বিবেক শৰ্মা, শ্বেখ আব্দুল্লা আহমেদ, আনোৱাৰ আলী আৰু অমলেশ কলিতা। ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন আৰু তিলক চন্দ্ৰ দাস, আৰু মাইক্ৰফোনৰ সন্মুখত মই কৰিশ্মা মহন্ত। এতিয়া শুনক বন্দনা।

বন্দনা, আজিৰ অনুষ্ঠানটি সজোৱা হল অমৃতাকৰৰ কণ্ঠৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত, দম্বৰুধৰ পাঠকৰ কণ্ঠৰ লোকগীত, খগেন গগৈ আৰু সংগীবৃন্দৰ কণ্ঠৰ টোকাৰী গীত, প্ৰভাদাথৰ কণ্ঠৰ চিয়া গীত আৰু কৃতাঞ্জলি গোস্বামীৰ কণ্ঠৰ ইতি ভজনৰে।

প্ৰস্তুতা প্ৰথমে জনাবলৈ লৈছো আমাৰ আজি প্ৰচাৰ হ'বলগীয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ অনুষ্ঠান সম্পৰ্কে। পুৱা 6:15 তৃতীয়দীপা দাসৰ কণ্ঠৰ ভজন, পুৱা 6:20 দেৱব্ৰত সিন্হাৰ কণ্ঠৰ লোকগীত, 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন, পুৱা 7:15 আৰু 8:40 আধুনিক গীত, 7:50 নিয়োগ বাতৰি, 9:15 ৰূপালী ঢৌ, দিনৰ 11:30 প্ৰচাৰ হ'বলগীয়া গীতিমালিকাৰ গীতৰ শিল্পী বীৰেন্দ্ৰনাথ দত্ত, ৰাণু বৈশ্য, জ্যোতিক ভট্টাচাৰ্য, ডলি ঘোষ আৰু নলিনী কুমাৰ চৌধুৰী। 12:10 সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত আজ কা গীত, গীত আপনা ধুন পৰাই, এক হি ফিল্ম কে গীত, পনঘট আৰু গুঞ্জন। বিয়লি 5:10 যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। আজিৰ যুৱবাণীত আছে সন্ধিয়া 6:10 কটন বিশ্ববিদ্যালয়ৰ বৰ্ণালী ডেকাৰ কথিকা শিশু সাহিত্যৰ জগতত নৱকান্ত বৰুৱা, 7:20 এখনি আলেখ্য এখুত ককাইদেউ পৃথিৱী, ৰচনা আৰু উপস্থাপন প্ৰাঞ্জিত প্ৰীতম কলিতা আৰু ত্ৰিৰিষা বৰাৰ। লগতে আছে নিয়মীয়া গীতৰ অনুষ্ঠান মনোৰঞ্জন, পিয়াচী সেনগুপ্তাৰ কণ্ঠৰ ভজন, একক ছবিৰ গীত আৰু জিকিৰ। নিশা 8:30 ভজনৰ অনুষ্ঠান, নিশা 9:30 ঘোষকিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু, আৰু নিশা 10:00 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ৰুমা দেৱী কলিতাৰ কণ্ঠৰ খয়াল ৰাগ ইয়মন। এয়া আছিল প্ৰাগজ্যোতিষপুৰৰ অনুষ্ঠানসূচী। এইবাৰ জনাবলৈ লৈছো আমাৰ আজি প্ৰচাৰ হ'বলগীয়া আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ অনুষ্ঠান সম্পৰ্কে। 12:15 মোৰ সংগীত যাত্ৰা অনুষ্ঠানত গুণীন্দ্ৰনাথ ওজাৰ সৈতে অশোক ভট্টাচাৰ্যই লোৱা সাক্ষাৎকাৰৰ 7ম খণ্ড, 12:30 আইডিঅ' বুলনিত মানিক নগৰৰ ত্ৰিবেণী সংঘৰ বিচিত্ৰানুষ্ঠান, 1:40 কৈলাশ ৰাভাৰ ছেক্সাফোনত লঘু সংগীত শুনিবলৈ পাব। বিয়লি 5:50 চাহ গছৰ মাজে মাজে অনুষ্ঠানত বাগিচা অঞ্চলত যুৱক যুৱতীৰ বৃত্তিমূলক দিশ, এই বিষয়ে লক্ষ্মীনাথ মাৰ্ডিৰ সৈতে হোৱা সাক্ষাৎকাৰ, সাক্ষাৎগ্ৰহণ অঞ্জু দাসৰ। নিশা 8:02 খেল আৰু খেলুৱৈ অনুষ্ঠানত ফিফা বিশ্বকাপ, এই বিষয়ে এটি আলোচনা, আলোচনাটিত অংশ ল'ব জিতেন শৰ্মা, নয়ন প্ৰসাদ আৰু সৌৰভ কুমাৰ বৰাই, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। নিশা 8:20 সুৰৰ শৰাই অনুষ্ঠানত অপৰ্ণা দত্ত চৌধুৰীৰ কণ্ঠৰ গীত, সংগীত ব্যৱস্থাপনা কিশোৰ দাসৰ। নিশা 9:30 সাধক সুন্দৰৰ অনুষ্ঠানত বিউটি শৰ্মা বৰুৱাৰ সৈতে হোৱা এটি অনুষ্ঠান, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। নিশা 10:00 ৰামধেনু, 7:15 আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, পুৱা 9:20 লাইভ ফোন ইন কল্পতৰু, পুৱা 10:00 জীৱন সুৰভি অনুষ্ঠানত অতিথি অৱসৰপ্ৰাপ্ত শিক্ষক গুণ শৰ্মাৰ সৈতে হোৱা সাক্ষাৎগ্ৰহণ, ক্ষমা কৰিব সাক্ষাৎকাৰ, সাক্ষাৎগ্ৰহণ ঋতুপৰ্ণ দাসৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই।

দেৱব্ৰত সিন্হাৰ কণ্ঠৰ ভজন্তি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাকৃতিক পৰ। এতিয়া শুনাবলৈ লৈছো জবা দাসৰ কণ্ঠৰ দুটি লোকগীত।

সিমানপাৰে শ্ৰোতাসকলে জবা দাসৰ কণ্ঠৰ লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আৰম্ভ কৰিবলৈ লৈছো পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। অনুষ্ঠানত প্ৰথমেই শুনাবলৈ লৈছো শংকৰ জয়কিষাণৰ সংগীত পৰিচালনাৰ জিছ দেশ মে গংগা বহতি হে ছবিৰ এটি গীত। শিল্পী লতা মংগেশকাৰ, গীতা দত্ত, মুকেশ, মন্না দে আৰু মহেন্দ্ৰ কাপুৰ।

মধুবনত এইবাৰ শুনো আহক লতা মংগেশকাৰ আৰু আশা ভোছলেৰ কণ্ঠৰ পৰিচয় ছবিৰ এটি গীত। ছবিখনৰ সংগীত পৰিচালনা আৰ ডি বৰ্মনৰ।

শ্ৰোতাই পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক সংগম ছবিৰ এটি গীত। শিল্পী লতা মংগেশকাৰ আৰু মুকেশ। ছবিখনৰ সংগীত পৰিচালনা শংকৰ জয়কিষাণৰ।

মধুবনত এইবাৰ শুনাবলৈ লৈছো আশা ভোঁসলেৰ কণ্ঠৰ তিস্ত্ৰী কসম ছবিৰ এটি গীত। ছবিখনৰ সংগীত পৰিচালনা শংকৰ জাগছানৰ।

মধুবনত এইবাৰ শুনাবলৈ লৈছো মান্না দেৰ কণ্ঠৰ মেৰা নাম জোকাৰ ছবিৰ এটি গীত। ছবিখনৰ সংগীত পৰিচালনা শংকৰ জয়কিষণৰ।

0: खाली खाली कुर्सियां है, खाली खाली तंबू है, खाली खाली घेरा है।
1: মধুবনত এইবাৰ শুনাবলৈ লৈছো মন্না ডেৰ কণ্ঠৰ মঞ্জিল ছবিৰ এটি গীত। ছবিখনৰ সংগীত পৰিচালনা এছ ডি বৰ্মনৰ।

পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবনৰ শেষত শুনাবলৈ লৈছো প্যাৰ কিয়ে জা ছবিৰ এটি গীত। শিল্পী মহেন্দ্ৰ কাপুৰ আৰু লতা মংগেশকাৰ। ছবিখনৰ সংগীত পৰিচালনা লক্ষ্মীকান্ত পেৰেলা।

0: পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবনৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী।

0: বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়াৰ প্ৰধান বাতৰিৰ ভিতৰত আছে, কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পীয়ুষ গোয়েলে স্পেইনৰ উপ ৰাষ্ট্ৰপতি তথা মন্ত্ৰী কাৰ্লোছ কুয়েৰ্পো কাবালেৰোক সাক্ষাৎ কৰে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই জনোৱা অনুসৰি প্ৰাৰ্থীসকলে আবেদন নম্বৰ ব্যৱহাৰ কৰি নিৰ্দিষ্ট ৱেবছাইটৰ যোগেৰে উত্তৰসমূহ পৰীক্ষা কৰিব পাৰিব। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য নিৰ্বাচনৰ বাবে ভাৰতে নিৰ্বাচনী প্ৰচাৰ আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছে। অসমৰ বান পৰিস্থিতি অব্যাহত আছে আৰু ৰাজ্যখনৰ কেইবাখনো জিলা বানত ক্ষতিগ্ৰস্ত হৈছে। আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজত হ'বলগীয়া তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি বাৰ্মিংহামৰ এডকবাষ্টনত অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পীয়ুষ গোয়েলে কালি স্পেইনৰ উপ ৰাষ্ট্ৰপতি তথা অৰ্থনীতি বাণিজ্য আৰু ব্যৱসায় মন্ত্ৰী কাৰ্লোছ কুয়েৰ্পো কাবালেৰোক সাক্ষাৎ কৰি স্পেইনত আনুষ্ঠানিকভাৱে যোগাযোগ আৰম্ভ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীগোয়েলে কয় যে তেওঁলোক দুয়োগৰাকীয়ে বাণিজ্য, বিনিয়োগ আৰু প্ৰযুক্তিৰ সহযোগিতাৰে ভাৰত আৰু স্পেইনৰ অৰ্থনৈতিক অংশীদাৰিত্ব শক্তিশালী কৰাৰ বাবে ফলপ্ৰসূ আলোচনাত মিলিত হয়। মন্ত্ৰী শ্ৰীগোয়েলে কয় যে এই আলোচনাত নবীকৰণযোগ্য শক্তি, সেউজ হাইড্ৰজেন, উন্নত উৎপাদন, ডিজিটেল প্ৰযুক্তি, আন্তঃগাঁথনি আৰু উদ্ভাৱনত আলোকপাত কৰা হয়। তেওঁ লগতে কয় যে দুয়োপক্ষই ভাৰত ইউৰোপীয় ইউনিয়নৰ মুক্ত বাণিজ্য চুক্তি সন্দৰ্ভতো মত বিনিময় কৰে। দুয়ো দেশৰ মাজৰ ব্যৱসায়িক সম্পৰ্ক অধিক শক্তিশালী কৰি তোলাৰ লগতে এখন সক্ৰিয় অংশীদাৰী দেশ হিচাপে স্পেইনৰ সৈতে ভাৰতৰ যোগাযোগ সম্প্ৰসাৰণৰ উপায় অন্বেষণ কৰে। উল্লেখযোগ্য যে কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী শ্ৰীগোয়েলে স্পেইন, বেলজিয়াম আৰু ফিনলেণ্ডলৈ পাঁচদিনীয়া ভ্ৰমণসূচীৰে কালি স্পেইনত উপস্থিত হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই নীট ইউ জি 2026 পুনৰ পৰীক্ষাৰ অ' এম আৰ শ্বীট সক্ৰিয় কৰি প্ৰাৰ্থীসকলৰ সঁহাৰি অফিচিয়েল ৱেবছাইট neet.nta.nic.inত অন্তৰ্ভুক্ত কৰিছে। সংস্থাটোৱে কয় যে প্ৰাৰ্থীসকলে তেওঁলোকৰ আবেদন নম্বৰ ব্যৱহাৰ কৰি লগ ইন কৰিব পাৰে আৰু তেওঁলোকৰ দ্বাৰা চিহ্নিত উত্তৰসমূহ স্কেনাৰৰ সৈতে তুলনা কৰিব পাৰে। যদি কোনো উত্তৰত মিল নাথাকে তেন্তে প্ৰাৰ্থীয়ে প্ৰশ্নটো বাছি লৈ নিজৰ দাবী কৰা বিকল্প চিহ্নিত কৰি 200 টকাৰ মাচুল পৰিশোধ কৰি তেওঁলোকৰ দাবী দাখিল কৰিব পাৰে। এই দাবী মতে উত্তৰটো শুদ্ধ হলে মাচুল ঘূৰাই দিয়া হ'ব বুলি সংস্থাটোৱে স্পষ্ট কৰি দিছে। এই সুবিধা কাইলৈ উপলব্ধ থাকিব। প্ৰাৰ্থীসকলে এন টি এৰ হেল্পলাইন নম্বৰ 011-4075-9000 আৰু 011-6922-7700 নম্বৰত যোগাযোগ কৰিব পাৰিব অথবা neet.ug2026@nta.ac.inলৈ লিখিব পাৰিব। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ ইউ এন এছ চিৰ অস্থায়ী সদস্য নিৰ্বাচনৰ 2028-29 বৰ্ষৰ কাৰ্যকালৰ বাবে ভাৰতে নিৰ্বাচনী প্ৰচাৰ আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছে। নিউয়ৰ্কস্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত ভাৰতৰ প্ৰাৰ্থিত্ব মুকলি কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কয় যে বিশ্বই ক্ৰমবৰ্ধমান সংঘাত আৰু অস্থিৰতাৰ সন্মুখীন হৈছে, যাৰ ফলত ৰাষ্ট্ৰসংঘৰ ভূমিকা পূৰ্বতকৈ অধিক বৃদ্ধি পাইছে। সামগ্ৰিক উন্নতি সুৰক্ষিত কৰা তথা বিশ্ব শান্তি, নিৰাপত্তা আৰু সমতাপূৰ্ণ উন্নয়নৰ প্ৰসাৰৰ বাবে দেশৰ পথ প্ৰদৰ্শক হিচাপে ড০ জয়শংকৰে ভাৰতৰ শান্তি দৃষ্টিভংগী উন্মোচন কৰে।
1: In the world with too many conflicts and tensions, India has consistently fostered dialogue and diplomacy. We have sought to bridge differences, we have sought to find common ground. Our focus has been on mitigating the impact of these developments for the global system. From this, you can judge for yourself the level of India's commitment to a more secure, stable, prosperous world. These goals are best achieved through wider consultations and harmonizing different interests. We believe that India's presence in the Security Council will help strengthen decision-making in this vital body.
0: ডক্টৰ জয়শংকৰে কয় যে সংস্থাটোৰ আৰম্ভণিৰে পৰা ভাৰতে প্ৰায় ৰাষ্ট্ৰসংঘৰ 50টা শান্তিৰক্ষা অভিযানত প্ৰায় 3 লাখ জোৱানৰ অৱদান আগবঢ়াই আহিছে আৰু বৰ্তমান 4,300ৰো অধিক জোৱানে ৰাষ্ট্ৰসংঘৰ 10টা শান্তিৰক্ষা অভিযানত সেৱা আগবঢ়াই আছে। তেওঁ কয় যে ভাৰতে ধাৰাবাহিকভাৱে আলোচনা আৰু কূটনীতিৰ পোষকতা কৰি আহিছে। ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰৰ সমৰ্থন বিচাৰি ডঃ জয়শংকৰে কয় যে নিৰাপত্তা পৰিষদত ভাৰতৰ উপস্থিতিয়ে গুৰুত্বপূৰ্ণ সংস্থাটোত সিদ্ধান্ত গ্ৰহণক শক্তিশালী কৰাত সহায় কৰিব। যদিহে নিৰ্বাচিত হয় তেন্তে ভাৰতে 2028 চনৰ পৰা দুবছৰীয়া কাৰ্যকাল পালন কৰিব। ইয়াৰ পূৰ্বে ভাৰতে নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য হিচাপে 8টা কাৰ্যকাল কাৰ্যনিৰ্বাহ কৰিছিল। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা।

0: ভিয়েটনামৰ ফুকুক দ্বীপৰ ওচৰত স্পীডবোট দুৰ্ঘটনাত নিহত 15গৰাকী ভাৰতীয় পৰ্যটকৰ মৃতদেহ ঘৰলৈ উভতাই অনা হৈছে। ভিয়েটনামত থকা ভাৰতৰ দূতাবাসে সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰকাশ কৰিছে যে মৃতদেহকেইটা হো চি মিন চহৰৰ পৰা ভিয়েটনাম এয়াৰলাইনছৰ বিমানেৰে মুম্বাইলৈ অনা হৈছে। দূতাবাসে কয় যে মুম্বাইৰ পৰা অন্ধ্ৰপ্ৰদেশ, কেৰালা আৰু তামিলনাডু ৰাজ্য চৰকাৰে নিজ নিজ ৰাজ্যৰ অন্তিম গন্তব্যস্থানলৈ মৃতদেহসমূহ অনাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব। ভিয়েটনাম কৰ্তৃপক্ষ আৰু চৰকাৰৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰি দূতাবাসে কয় যে তেওঁলোকৰ প্ৰাৰ্থনা, প্ৰচেষ্টা আৰু উপস্থিতিয়ে শোকৰ এই সময়ত শক্তি প্ৰদান কৰিছে। উল্লেখযোগ্য যে যোৱা শুকুৰবাৰে ভিয়েটনামৰ ফুকুক দ্বীপৰ ওচৰত 32জন ভাৰতীয় পৰ্যটক আৰু 4জন স্থানীয় ক্ৰু মেম্বাৰ কঢ়িয়াই অনা এখন স্পীডবোট বাগৰি পৰে আৰু 15জন পৰ্যটকৰ মৃত্যু হয়। জীৱিত 16জন ভাৰতীয় পৰ্যটক দেশলৈ উভতি আহিছে আৰু এজন পৰ্যটক এতিয়াও ভিয়েটনামৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। অসমৰ বান পৰিস্থিতি অব্যাহত আছে আৰু ৰাজ্যখনৰ কেইবাখনো জিলাত বানত ক্ষতিগ্ৰস্ত হৈছে। একেদৰে কামৰূপ জিলা আৰু গুৱাহাটী মহানগৰৰ ভালেখিনি অঞ্চল বানত ক্ষতিগ্ৰস্ত হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ৰাজ্যখনৰ কেইবাখনো জিলাত আজি আৰু কাইলৈ ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জনোৱা অনুসৰি ৰাজ্যখনৰ 6খন জিলা ক্ৰমে শিৱসাগৰ, লখিমপুৰ, দৰং, শোণিতপুৰ, ধেমাজি আৰু যোৰহাট বানৰ কবলত পৰিছে। ৰাজ্যখনত শেহতীয়া বানত 10টা ৰাজহ চক্ৰৰ 61খন গাঁও বানত পৰাৰ লগতে 9500তকৈও অধিক লোক এই বানত আক্ৰান্ত হৈছে। অৱশ্যে এতিয়ালৈ এই বানত কোনো লোকৰ মৃত্যু হোৱাৰ তথ্য লাভ কৰা নাই। একেদৰে গুৱাহাটী মহানগৰীত কৃত্ৰিম বান আৰু বৰষুণৰ আবদ্ধ পানীয়ে ভালেমান জনবসতিপূৰ্ণ এলেকা প্ৰভাৱিত কৰাৰ লগতে বহুসংখ্যক যান বাহনৰো ক্ষতি কৰে। বৰষুণৰ আবদ্ধ পানীয়ে শিৱসাগৰ নগৰৰ লগতে পতিয়াহলি, ভটিয়াপাৰ, পাচিপথাৰ, দুলিয়াজান আৰু দেউলাখাট অঞ্চল ব্যাপক ক্ষতিগ্ৰস্ত হয়। স্থানীয় প্ৰশাসনে বান প্ৰভাৱিত অঞ্চলসমূহৰ জনসাধাৰণক সাহায্য আগবঢ়োৱাৰ লগতে পানী নিষ্কাশনৰ বাবে নলা নৰ্দমাৰ পৰিষ্কৰণ অব্যাহত ৰাখিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণৰ বন্দৰসমূহত পুনৰ অৱৰোধ আৰোপ কৰিব বুলি ঘোষণা কৰাৰ পাছতে বিশ্বজুৰি খাৰুৱা তেলৰ মূল্য তীব্ৰভাৱে বৃদ্ধি পাইছে, যাৰ ফলত হৰমুজ প্ৰণালীৰ মাজেৰে তেলৰ যোগানৰ ক্ষেত্ৰত উদ্বেগ প্ৰকাশ পাইছে। আন্তঃৰাষ্ট্ৰীয় মানদণ্ড অনুসৰি ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য 9.6% বৃদ্ধি পাই প্ৰতি বেৰেলত $83.30 উপনীত হোৱাৰ বিপৰীতে আমেৰিকাৰ মানদণ্ডত পশ্চিম টেক্সাছ ইণ্টাৰমিডিয়েটৰ মূল্য প্ৰায় 9.4% বৃদ্ধি পাই প্ৰতি বেৰেলত $78.14 হৈছে। 2020 চনৰ উত্তৰ পূব দিল্লীত সংঘটিত হিংসাৰ সময়ত চোৰাংচোৱা সংস্থাৰ বিষয়া অংকিত শৰ্মাক হত্যাৰ অভিযোগত আম আদমী পাৰ্টীৰ প্ৰাক্তন কাউন্সিলৰ তাহিৰ হুছেইন আৰু আন 4জনক দিল্লীৰ এখন আদালতে দোষী সাব্যস্ত কৰিছে। অতিৰিক্ত ছেছন ন্যায়াধীশ প্ৰবীণ সিঙে হুছেইনকে ধৰি মুঠ 11জন অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ শুনানি গ্ৰহণ কৰাৰ পৰৱৰ্তী সময়ত ইয়াৰে 5জনক দোষী সাব্যস্ত কৰে। শত্ৰুতা, হিংসাৰ প্ৰচাৰ তথা আক্ৰমণ আৰু হত্যাৰ অভিযোগত আদালতে তাহিৰ হুছেইনক দোষী সাব্যস্ত কৰে। ভাৰত আৰু ইংলেণ্ডৰ মাজত হ'বলগীয়া 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি বাৰ্মিহামৰ এডকবাষ্টনত অনুষ্ঠিত হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন বিয়লি 3:30 বজাত অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাত ভাৰতীয় দলটোত বিৰাট কোহলি, ৰোহিত শৰ্মা, জশপ্ৰীত বুমৰাই অংশগ্ৰহণ কৰিব। আয়াৰলেণ্ড আৰু ইংলেণ্ডৰ বিৰুদ্ধে T20 আন্তঃৰাষ্ট্ৰীয় শৃংখলাত পৰাজিত হোৱাৰ পাছত ভাৰতে এই প্ৰতিযোগিতাত জয়ৰ বাবে প্ৰচেষ্টা চলাব। শুভমান গিল নেতৃত্বাধীন ভাৰতীয় দলটোৱে অহা বৃহস্পতিবাৰে কাৰ্ডিফত দ্বিতীয়খন এদিনীয়া খেলাৰ বিপৰীতে অহা 19 জুলাইত লৰ্ডছত তৃতীয় তথা অন্তিমখন খেলত অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। কেন্দ্ৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পীয়ুষ গোয়েলে স্পেইনৰ উপ ৰাষ্ট্ৰপতি তথা মন্ত্ৰী কাৰ্লোছ কুয়েৰ্পো কালাবেৰোক সাক্ষাৎ কৰে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই জনোৱা অনুসৰি প্ৰাৰ্থীসকলে আবেদন নম্বৰ ব্যৱহাৰ কৰি নিৰ্দিষ্ট ৱেবছাইটৰ যোগেৰে উত্তৰসমূহ পৰীক্ষা কৰিব পাৰিব। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য নিৰ্বাচনৰ বাবে ভাৰতে নিৰ্বাচনী প্ৰচাৰ আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছে। অসমৰ বান পৰিস্থিতি অব্যাহত আছে আৰু ৰাজ্যখনৰ কেইবাখনো জিলা বানত ক্ষতিগ্ৰস্ত হৈছে। আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজত হ'বলগীয়া 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি বাৰ্মিহামৰ এডকবাষ্টনত অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰি পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ।

আধুনিক গীতৰ অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো অম্লান কটকীৰ কণ্ঠৰ এটি গীত। গীতৰ কথা ডক্টৰ আকৰাম হায়দৰৰ।

আধুনিক গীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতেই অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক নিয়োগ বাতৰি। ষ্টেট বেংক অব ইণ্ডিয়াত খালী হোৱা 49টা স্পেচিয়েলিষ্ট অফিচাৰ পদৰ বাবে

0: আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 20, দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 25 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। ডেপুটি মেনেজাৰ ল পদৰ সংখ্যা 29, দৰমহাৰ নিৰিখ মাহে 64,820 টকাৰ পৰা 93,960 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 25 বছৰৰ পৰা 35 বছৰৰ ভিতৰত হ'ব লাগিব। দুয়োটি পদৰ ক্ষেত্ৰতে প্ৰাৰ্থী স্নাতক আৰু লগতে আইনৰ ডিগ্ৰী থকা হ'ব লাগিব অথবা আইনৰ স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in, ৱেবছাইটটি পুনৰবাৰ কৈছো sbi.bank.in, আবেদনৰ শেষ তাৰিখ 14 জুলাই। অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালী হোৱা 11টা এছিষ্টেণ্ট জিঅলজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅলজি বা এপ্লাইড জিঅলজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in, ৱেবছাইটটি পুনৰবাৰ কৈছো dgm.assam.gov.in, আবেদনৰ শেষ তাৰিখ 15 জুলাই। ভাৰতীয় বায়ুসেনা বাহিনীত অগ্নিবীৰ বায়ুপদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ ম্যাদ 4 বছৰ। প্ৰাৰ্থী ফিজিক্স, মেথমেটিক্স আৰু ইংলিছ বিষয় লৈ বিজ্ঞান শাখাত কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব অথবা মেকানিকেল, ইলেক্ট্ৰিকেল, অটোমোবাইল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনষ্ট্ৰুমেণ্টেশ্যন টেকনলজি বা ইনফৰমেশ্যন টেকনলজি শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্লমা থকা হ'ব লাগিব নাইবা 2 বছৰীয়া পাঠ্যক্ৰমৰ ভকেচনেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব। আন শাখাৰ প্ৰাৰ্থী কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী 2005 চনৰ 1 জুলাইৰ পৰা 2010 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in, ৱেবছাইটটি পুনৰবাৰ কৈছো indianairforce.nic.in, আবেদনৰ শেষ তাৰিখ 26 জুলাই। নিয়োগ বাতৰি ইমানেই।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ খণ্ডেক পাছতে অৰ্থাৎ 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ আৰু 8:30 নৰ্থ ইষ্ট নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় পুৱাৰ বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। অসম বিধানসভাৰ ষোড়শ অধিৱেশনত আজি দ্বিতীয় দিনৰ বাবে বাজেট বিতৰ্ক অনুষ্ঠিত হোৱাৰ লগতে 6 জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত আলোচনা চলিব। ইফালে কালি ষষ্ঠ দিনা হাতী মানুহৰ সংঘাতক লৈ ব্যাপক আলোচনা অনুষ্ঠিত হয়। বিধায়ক পদ্ম হাজৰিকাই ভাৰত ভূটান সীমান্তত বনৰীয়া হাতীৰ উপদ্ৰৱ আৰু হাতী মানুহৰ সংঘাতক লৈ উত্থাপন কৰা বিষয়টো সন্দৰ্ভত বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সদনক তথ্য দিয়ে। কাইলৈ অসম বিধানসভাৰ কেন্দ্ৰীয় কক্ষত ৰাজ্যৰ হাতী আৰু বান্দৰৰ উপদ্ৰৱ অধিক হোৱা সমষ্টিসমূহৰ বিধায়কসকলৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হ'ব বুলি বনমন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে। ইয়াৰ আগেয়ে বিধায়ক হাজৰিকাই কয় যে হাতী মানুহৰ সংঘাতৰ ফলত বিগত 3 বছৰত 120টা হাতী আৰু কমেও 366 জন লোকৰ মৃত্যু হৈছে। বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সদনত এই সংঘাত দূৰ কৰাৰ বাবে হাতীৰ উপযোগী খাদ্য যোগানকে ধৰি বিভিন্ন পদক্ষেপ লোৱাৰ পৰিকল্পনা কৰা হৈছে বুলি জানিবলৈ দিয়ে।
2: কিছু এনেকুৱা গছ আছে যিবিলাক গছে হাতীৰ বিচৰণত বাধাৰ সৃষ্টি কৰিব পাৰে, যেনেকে আসাম লেমন বা কাজি নেমু, যাৰ ইকনমিক সুবিধাও আছে আৰু তাৰ লগে লগে হাতীৰ বিচৰণতো ক'ৰবাত বাধাৰ প্ৰদান কৰিব। সেইকাৰণে আমি ইতিমধ্যে ফৰেষ্ট ডিপাৰ্টমেণ্টক এই কথাটো চাব দিছো যে নাৰ্চাৰীত প্ৰডিউচ কৰিব পাৰো নেকি, যাতে হাতীৰ বিচৰণত ক'ৰবাত নহয় ক'ৰবাত আমি বাধা প্ৰদান কৰিব পাৰো। এক তথ্যগতভাৱে কৈছে মৌ য'ত থাকে তাৰ হাতী বিচৰণ কম হয় বা হাতী কমকৈ আহে, যদি সেই কথাও সত্য তেতিয়াহ'লে অসম ফৰেষ্ট ডিপাৰ্টমেণ্টে সেই অঞ্চলসমূহত য'ত হাতীৰ উপদ্ৰৱ হয় তাত মৌ বা দিয়াৰ পৰিকল্পনা কৰাত কোনো অসুবিধা নাই।
1: অৰুণাচল আৰু উজনি অসমত হোৱা প্ৰবল বৰষুণৰ ফলত ৰঙানদীৰ জলস্তৰ বৃদ্ধি পাইছে। জিলা দুৰ্যোগ প্ৰশমন বিভাগে বানৰ আশংকাত লখিমপুৰ জিলাত সতৰ্কতা জাৰি কৰিছে। এন এইচ পি চিয়ে কালি বান্ধৰ আটাইবোৰ গেট খুলি দিয়াৰ ফলত জিলাখনৰ ঘুনাখুটি, আদিখুটি আদি অঞ্চলত প্ৰবল বানৰ সৃষ্টি হৈছে। ঘুনাখুটি অঞ্চলৰ নাহৰণি আৰু আদিখুটিৰ এচেৰাকটা গাঁও জলমগ্ন হোৱাৰ লগতে নাওবৈচা বিধানসভা সমষ্টিৰ মিচিং, উৰিয়ামতলা, বালিভেটা, মাধৱপুৰ আদি গাঁৱতো বানে প্ৰলয়ৰ সৃষ্টি কৰিছে। জিলাখনৰ ভালেমান অঞ্চলৰ শস্যপথাৰ আৰু ৰাস্তা পদূলি পানীৰ তলত থকা বুলি আমাৰ লখিমপুৰৰ সংবাদদাতাই জনাইছে। ইপিনে সোৱণশিৰি নদীৰো জলস্তৰ ক্ৰমাৎ বৃদ্ধি পাইছে। সোৱণশিৰিৰ উৎস আৰু অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বৃদ্ধি হোৱা জলস্তৰৰ ফলত ধন জন ক্ষতিৰ আশংকাত সোৱণশিৰি নদী বা ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলত বাস কৰা বাসিন্দাসকলক সজাগ হৈ থাকিবলৈ প্ৰশাসনে এই সতৰ্কতা জাৰি কৰিছে। লগতে পৰৱৰ্তী জাননী নিদিয়ালৈকে নদী বা নদীৰ পাৰ অঞ্চলত যাবলৈ বাধা আৰোপ কৰিছে। ৰাজ্য চৰকাৰে কালি এখন অধিসূচনাৰ জৰিয়তে চাহ বাগিচাসমূহৰ শ্ৰমিক কৰ্মচাৰীৰ কৰ্মসময়ৰ সালসলনি ঘটাইছে। সেইমতে চাহ বাগিচাসমূহত এতিয়াৰে পৰা পুৱা 6 বজাৰ পৰা দিনৰ 2 বজালৈ কৰ্মসময় নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ পূৰ্বে চাহ বাগিচাসমূহত পুৱা 8 বজাৰ পৰা বিয়লি 4 বজালৈ কামৰ সময় ধাৰ্য কৰা হৈছিল। গ্ৰীষ্মকালীন সময়ছোৱাৰ প্ৰতি লক্ষ্য ৰাখি আৰু শ্ৰমিকসকলৰ স্বাস্থ্য ৰক্ষাৰ স্বাৰ্থত ৰাজ্যৰ শ্ৰম কল্যাণ বিভাগৰ সচিব নৰসিং সম্ভাজী পাৱাৰে কালি জাৰি কৰা এই অধিসূচনা মতে বাগিচাৰ কৰ্মসময়ৰ সালসলনি ঘটোৱা হৈছে। ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খ্যাতিসম্পন্ন বিদুষী নাৰী পদ্মশ্ৰী সন্মানপ্ৰাপক গীতা উপাধ্যায়ৰ যোৱা নিশা তেজপুৰৰ চানমাৰীৰ নিজা বাসগৃহত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 87 বছৰ। বাৰ্ধক্যজনিত অসুস্থতাত ভুগি থকা গীতা উপাধ্যায়ৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাত যোৱা 10 জুলাইত তেওঁক তেজপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। কালি বিয়লি চিকিৎসকৰ পৰামৰ্শ অনুসৰি চানমাৰীৰ নিজা বাসগৃহলৈ নিয়া হৈছিল যদিও নিশা তেওঁৰ বিয়োগ ঘটে। বিশ্বজুৰি বহুল পঠিত এনফ্ৰাংকৰ ডায়েৰী গীতা উপাধ্যায়ে অসমীয়ালৈ অনুবাদ কৰিছিল। দীঘলীয়া সময় ধৰি অসমীয়া আৰু নেপালী সাহিত্য চৰ্চা কৰি অহা গীতা উপাধ্যায়ে ৰাজ্য চৰকাৰৰ সতি সাধনী বঁটা লাভ কৰিছিল। তেওঁ নেপালী ভাষাত লিখা মেৰু স্বদেশ গ্ৰন্থখনৰ বাবে 2016 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। প্ৰয়াত গীতা উপাধ্যায় স্বাধীনতা সংগ্ৰামী ছবিলাল উপাধ্যায়ৰ নাতিনী। বিশিষ্ট সাহিত্যিকগৰাকীৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ আজি ভাৰতীয় সময় অনুসৰি মাজনিশা 12:30 বজাত হ'বলগীয়া প্ৰথমখন ছেমিফাইনেলত ফ্ৰান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত আৰ্জেণ্টিনা আৰু ইংলেণ্ড মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি কাইলৈ মাজনিশা 12:30 বজাত অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 9 বজাত শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আৰম্ভ কৰিবলৈ লৈছো আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমেই শুনো আহক ডক্টৰ মিনতী চৌধুৰীৰ কণ্ঠৰ এটি গীত।

0: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল এন এইচ পি চিয়ে বান্ধৰ আটাইকেইখন গেট খুলি দিয়াৰ ফলত লখিমপুৰৰ ঘুনাখুটি আদিখুটিকে ধৰি বিস্তীৰ্ণ অঞ্চল প্লাবিত অসম বিধানসভাৰ ষোড়শ অধিৱেশনত আজি দ্বিতীয় দিনাৰ বাবে বাজেট বিতৰ্ক অনুষ্ঠিত হোৱাৰ লগতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত আলোচনা অসমীয়া চিনেমা সাহিত্য সংগীত তথ্যচিত্ৰ আদিক বিশ্বৰ দৰবাৰলৈ নিয়াৰ প্ৰয়াসেৰে ৰাজ্য চৰকাৰৰ অ' টি টি প্লেটফৰ্ম মুকলি কৰাৰ সিদ্ধান্ত বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ আজি প্ৰথমখন ছেমি ফাইনেল নিশা 12:30 বজাত হ'বলগীয়া খেলখনত ফ্ৰান্স আৰু স্পেইনৰ মুখামুখি আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ আজি প্ৰথমখন খেল অৰুণাচল আৰু উজনি অসমত হোৱা প্ৰবল বৰষুণৰ ফলত ৰঙা নদীৰ জলস্তৰ বৃদ্ধি পাইছে জিলা দুৰ্যোগ প্ৰশমন বিভাগে বানৰ আশংকাত লখিমপুৰ জিলাত সতৰ্কতা জাৰি কৰিছে এন এইচ পি চিয়ে কালি বান্ধৰ আটাইবোৰ গেট খুলি দিয়াৰ ফলত জিলাখনৰ ঘুনাখুটি আদিখুটি অঞ্চলত প্ৰবল বানৰ সৃষ্টি হৈছে ঘুনাখুটি অঞ্চলৰ নাহৰণি আৰু আদিখুটিৰ এচেৰাকটা গাঁও জলমগ্ন হোৱাৰ লগতে নাওবৈচা বিধানসভা সমষ্টিৰ মিচিং উৰিয়ামতলা বালিভেটা মাধৱপুৰ আদি গাঁৱতো বানে প্ৰলয়ৰ সৃষ্টি কৰিছে জিলাখনৰ ভালেমান অঞ্চলৰ শস্য পথাৰ আৰু ৰাস্তা পদূলি পানীৰ তলত থকা বুলি আমাৰ লখিমপুৰৰ সংবাদদাতাই জনাইছে ইপিনে সোৱণশিৰি নদীৰো জলস্তৰ ক্ৰমাৎ বৃদ্ধি পাইছে সোৱণশিৰিৰ উৎস আৰু অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বৃদ্ধি হোৱা জলস্তৰৰ ফলত ধন জনৰ ক্ষতিৰ আশংকাত সোৱণশিৰি নদী বা ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলত বাস কৰা বাসিন্দাসকলক সজাগ হৈ থাকিবলৈ প্ৰশাসনে সতৰ্কতা জাৰি কৰিছে লগতে পৰৱৰ্তী জাননী নিদিয়ালৈকে নদী বা নদীৰ পাৰ অঞ্চলত যাবলৈ বাধা আৰোপ কৰিছে বিগত কিছুদিন ধৰি হোৱা ধাৰাষাৰ বৰষুণৰ ফলত ৰাজ্যৰ কেইবাখনো জিলা বানৰ কবলত পৰিছে ইপিনে প্ৰবল বৰষুণৰ ফলত কামৰূপ আৰু কামৰূপ মহানগৰ জিলাত কৃত্ৰিম বানে স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী দুটা দিনত ৰাজ্যত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই শিৱসাগৰ লখিমপুৰ দৰং শোণিতপুৰ ধেমাজি আৰু যোৰহাট জিলাৰ ভালেমান অঞ্চল বানৰ কবলত পৰিছে বুলি প্ৰকাশ কৰিছে এই বানত দহটা ৰাজহচক্ৰৰ 61খন গাঁৱৰ 9600তকৈও অধিক লোক ক্ষতিগ্ৰস্ত হৈছে ইপিনে শিৱসাগৰ নগৰৰ পতিয়াহলি ভটিয়াপাৰ পাচিপথাৰ দুলিয়াজান আৰু দেউলাখত বৰষুণৰ ফলত আবদ্ধ পানীয়ে জনজীৱন ব্যতিব্যস্ত কৰি তুলিছে স্থানীয় প্ৰশাসনে পানী ওলাই যোৱাৰ বাবে নলা নৰ্দমা পৰিষ্কৰণ প্ৰক্ৰিয়া অব্যাহত ৰাখি বাসিন্দাসকলক সকাহ দিয়াৰ ব্যৱস্থা কৰিছে অসম বিধানসভাৰ ষোড়শ অধিৱেশনত আজি দ্বিতীয় দিনৰ বাবে বাজেট বিতৰ্ক অনুষ্ঠিত হোৱাৰ লগতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত আলোচনা চলিব ইফালে কালি ষষ্ঠ দিনা হাতী মানুহৰ সংঘাতক লৈ ব্যাপক আলোচনা অনুষ্ঠিত হয় বিধায়ক পদ্ম হাজৰিকাই ভাৰত ভূটান সীমান্তত বনৰীয়া হাতীৰ উপদ্ৰৱ আৰু হাতী মানুহৰ সংঘাতক লৈ উত্থাপন কৰা বিষয়টো সন্দৰ্ভত বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সদনক তথ্য দিয়ে কাইলৈ অসম বিধানসভাৰ কেন্দ্ৰীয় কক্ষত ৰাজ্যৰ হাতী আৰু বান্দৰৰ উপদ্ৰৱ অধিক হোৱা সমষ্টিসমূহৰ বিধায়কসকলৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হ'ব বুলি বন মন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে ইয়াৰ আগেয়ে বিধায়ক হাজৰিকাই কয় যে হাতী মানুহৰ সংঘাতৰ ফলত বিগত তিনি বছৰত 120টা হাতী আৰু কমেও 363জন লোকৰ মৃত্যু হৈছে বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সদনত এই সংঘাত দূৰ কৰাৰ বাবে হাতীৰ উপযোগী খাদ্য যোগানকে ধৰি বিভিন্ন পদক্ষেপ লোৱাৰ পৰিকল্পনা কৰা হৈছে বুলি জানিবলৈ দিয়ে
1: কিছু এনেকুৱা গছ আছে যিবিলাক গছে হাতীৰ বিচৰণত বাধাৰ সৃষ্টি কৰিব পাৰে যেনেকে আসাম লেমন বা কাজি নেমু যাৰ ইকনমিক সুবিধাও আছে আৰু তাৰ লগে লগে হাতীৰ বিচৰণতো ক'ৰবাত বাধাৰ প্ৰদান কৰিব সেইকাৰণে আমি ইতিমধ্যে ফৰেষ্ট ডিপাৰ্টমেণ্টক এই কথাটো চাব দিছো যে নাৰ্চাৰীত প্ৰডিউচ কৰিব পাৰোঁ নেকি যাতে হাতীৰ বিচৰণত ক'ৰবাত নহয় ক'ৰবাত আমি বাধা প্ৰদান কৰিব পাৰোঁ এক তথ্যগতভাৱে কৈছে মৌ য'ত থাকে তাত হাতী বিচৰণ কম হয় বা হাতী কমকৈ আহে যদি সেই কথাও সত্য তেতিয়াহ'লে অসম ফৰেষ্ট ডিপাৰ্টমেণ্টে সেই অঞ্চলসমূহত য'ত হাতীৰ উপদ্ৰৱ হয় তাত মৌ বাধ ইয়াৰ পৰিকল্পনা কৰাত কোনো অসুবিধা নাই
0: অসম বিধানসভা অধিৱেশনৰ কালি ষষ্ঠদিনা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে বিধায়ক বিশ্বজিৎ ফুকনে উত্থাপন কৰা কেইবাটাও প্ৰশ্নৰ উত্তৰ দিয়ে ডাঃ পেগুৱে কয় যে ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি মহাবিদ্যালয়সমূহত 4 বছৰীয়া স্নাতক পাঠ্যক্ৰম প্ৰৱৰ্তন কৰা অসম প্ৰথম ৰাজ্য 4 বছৰীয়া পাঠ্যক্ৰমৰ 3 বছৰ সম্পূৰ্ণ কৰাসকলে স্নাতকৰ ডিগ্ৰী লাভ কৰিব আৰু এই ডিগ্ৰী লাভৰ পাছত পুনৰ এবছৰ অনাৰ্চৰ বা গৱেষণাৰ বাবে অধ্যয়ন কৰিব পাৰে 3 বছৰ শিক্ষা গ্ৰহণ কৰা শিক্ষাৰ্থীসকলক সাধাৰণভাৱে স্নাতক ডিগ্ৰীৰ বাবে যোগ্য বিবেচনা কৰা হ'ব। শিক্ষামন্ত্ৰী ডাঃ পেগুৱে বিধায়ক ফুকনৰ আন এটা প্ৰশ্নৰ উত্তৰত কয় যে অসম চৰকাৰে ঠিকাভিত্তিক সকলো নিযুক্তি বাতিল কৰি মহাবিদ্যালয়সমূহত প্ৰয়োজনীয় অধ্যাপকক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব। আনহাতে শিক্ষামন্ত্ৰীগৰাকীয়ে কালি সংবাদ মাধ্যমৰ আগত মিচিং ভাষাৰ শিক্ষক নিযুক্তি আৰু শিক্ষকৰ পাৰস্পৰিক বদলি সন্দৰ্ভত এইদৰে মন্তব্য কৰে।
2: সবার যে নিযুক্তি হব তাত আমি 200 বিদ্যালয়ের কারণে কিছু শিক্ষকর পোস্ট আমি আছুতিয়াকে রাখি আর যত নিযুক্তির ক্ষেত্রে মিসিং ভাষা জ্ঞান তো প্রয়োজন হব। এতিয়াও আমার যেনেকে ইংলিশ মিডিয়ামর ছাত্র ছাত্রী সকল অসমিয়া মিডিয়ামত শিক্ষকতা করবলে হলে একটা ডিপ্লোমা অসম সাহিত্য সভার পর লব লাগে যেহেতু অসমিয়া মিডিয়ামর পর ঠিক তেনেধরনের অসমিয়া মিডিয়ামত পড়ি অহা ছাত্র ছাত্রী বা ইংরাজি মিডিয়ামত পড়ি অহা ছাত্র ছাত্রী মিসিং মিডিয়ামর বিদ্যালয় শিক্ষকতা করার কারণে আমি একটা পরীক্ষার ব্যবস্থা করি যাতে মিসিং ভাষা বুৎপত্তি আছে সেটা প্রয়োজন হব তেনেধরনের আমি শিক্ষক নিযুক্তি অহা বছর আমি করি।
0: অসমীয়া চিনেমা সাহিত্য সংগীত তথ্যচিত্র আদিক বিশ্বৰ দৰবাৰলৈ নিয়াৰ প্ৰয়াসেৰে ৰাজ্য চৰকাৰে শীঘ্ৰেই আসামছ অন OTT নামেৰে এটা OTT প্লেটফৰ্ম মুকলি কৰাৰ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম X-যোগে এই সিদ্ধান্তৰ কথা প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে OTT প্লেটফৰ্ম মুকলিৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ চলিত বাজেটত উল্লেখ কৰা হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ধাৰাবাহিক বিচাৰ প্ৰক্ৰিয়াত আদালতত আজি জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰীয়ে সাক্ষ্য দিব। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত চলি থকা গোচৰত কালি সময়ৰ অভাৱৰ বাবে আদালতৰ মজিয়াত জুবিন গাৰ্গৰ বন্ধু জয়ন্ত কাকতিৰ সাক্ষ্য প্ৰদান প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱাৰ বাবে আদালতে আজি পুনৰ কাকতিৰ সাক্ষ্য গ্ৰহণ কৰিব। ফাষ্টট্ৰেক আদালতৰ গোচৰৰ ধাৰা আৰোপৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই দাখিল কৰা এখন আবেদনৰ শুনানি কালি গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰে। অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ হৈ অধিবক্তাই যুক্তি প্ৰদৰ্শন কৰাৰ পাছত আদালতে আবেদনখনৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে। অভিযুক্ত সন্দীপন গাৰ্গে জুবিন গাৰ্গৰ মৃত্যুৰ সমগ্ৰ গোচৰটোক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰে। এই আবেদনখনৰ শুনানি গ্ৰহণৰ পাছত আদালতে অহা 21 জুলাইত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে। ৰাজ্য চৰকাৰে কালি এখন অধিসূচনাৰ জৰিয়তে চাহ বাগিচাসমূহৰ শ্ৰমিক কৰ্মচাৰীৰ কৰ্মসময়ৰ সালসলনি ঘটাইছে। সেই অনুসৰি চাহ বাগিচাসমূহত এতিয়াৰে পৰা পুৱা 6 বজাৰ পৰা দিনৰ 2 বজালৈ কৰ্মসময় নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ পূৰ্বে চাহ বাগিচাসমূহত পুৱা 8 বজাৰ পৰা বিয়লি 4 বজালৈ কামৰ সময় ধাৰ্য কৰা হৈছিল। গ্ৰীষ্মকালীন সময়ছোৱাৰ প্ৰতি লক্ষ্য ৰাখি আৰু শ্ৰমিকসকলৰ স্বাস্থ্য ৰক্ষাৰ স্বাৰ্থত ৰাজ্যৰ শ্ৰম কল্যাণ বিভাগৰ সচিব নৰসিং সম্ভাজী পাৱাৰে কালি জাৰি কৰা এই অধিসূচনা মতে বাগিচাৰ কৰ্মসময়ৰ সালসলনি ঘটোৱা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে 27 জন লোকক বিদেশী হিচাপে ঘোষণা কৰি দিয়া এটা ৰায় উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিছে। নাগৰিকত্বৰ দৰে স্পৰ্শকাতৰ বিষয় আৰু বিদেশী হিচাপে ঘোষণাৰ দৰে এটা সিদ্ধান্ত নিকা আইনসন্মত আৰু যুক্তিপূৰ্ণ ব্যৱস্থাৰ মাজেৰে লোৱা উচিত বুলি এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে মন্তব্য কৰে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বিক্ৰমনাথ আৰু ন্যায়াধীশ সন্দীপ মেহতাৰ এখন বিচাৰপীঠে এই পৰ্যবেক্ষণ আগবঢ়ায়। উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠখনে এই সম্পৰ্কীয় আবেদনসমূহ সংশ্লিষ্ট বিদেশী ন্যায়াধীকৰণলৈ নতুন বিচাৰ প্ৰক্ৰিয়া তথা পৰ্যালোচনাৰ বাবে প্ৰেৰণ কৰে। শিৱসাগৰ জিলাত জাপানিজ এনকেফেলাইটিছ আৰু জাপানিজ এনকেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ বৰ্তমান নিয়ন্ত্ৰণত আছে বুলি জিলা স্বাস্থ্য বিভাগে জানিবলৈ দিছে। জিলাখনৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ মাখন কলিতে জনোৱা অনুসৰি বিগত বৰ্ষৰ তুলনাত এইবাৰ জিলাখনত বাহকজনিত ৰোগৰ প্ৰকোপ হ্ৰাস পাইছে।
3: আমাৰ শিৱসাগৰ জিলাত বৰ্তমানলৈকে জাপানিজ এনকেফেলাইটিছ সদৃশ একুইট এনকেফেলাইটিছ চিনড্ৰম তেনেকুৱা 33টা কেছ বৰ্তমানলৈকে ধৰা পৰিছে আৰু বাকী আমাৰ জাপানিজ এনকেফেলাইটিছ 6টা কেছ ধৰা পৰিছে। আমাৰ 6টা এতিয়া সম্পূৰ্ণ ভাল, জাপানিজ এনকেফেলাইটিছত কোনো ডেথ নাই। তুলনামূলকভাৱে অসমৰ বাকী আমাৰ ৰাজ্যবিলাকতকৈ আমাৰ জাপানিজ এনকেফেলাইটিছ সদৃশ বা জাপানিজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱটো কম হোৱাৰ মূল কাৰণটো হ'ল আমি ইয়াৰ যিটো প্ৰতিষেধক হিচাপে যিবিলাক আমি ব্যৱস্থা লওঁ খোৱা ঔষধীকৰণ ফগি ইত্যাদি আমাৰ BS কালেকশ্যন সোনকালে আৰু ফিভাৰ কেছৰ যিটো ছাৰ্ভাইলেঞ্চ এই ছাৰ্ভাইলেঞ্চ প্ৰক্ৰিয়াবোৰ আমাৰ তাৎক্ষণিকভাৱে আমি ফেব্ৰুৱাৰী মাহৰ পৰা লোৱা হৈছিল। এইকাৰণে আমাৰ ইয়াত প্ৰাদুৰ্ভাৱটো বৰ্তমানে ইমান ব্যাপক ধৰণৰ হোৱা নাই।
0: জিলা স্বাস্থ্য বিভাগে জনসাধাৰণক ঘৰৰ চৌহদ পৰিষ্কাৰ কৰি ৰখা, পানী জমা হ'ব নিদিয়া, মহৰ কামোৰৰ পৰা সুৰক্ষাৰ বাবে ব্যৱস্থা লোৱাৰ লগতে জ্বৰ, মূৰৰ বিষ, বমি, অচেতনতা আদি লক্ষণ দেখা দিলে নিকটৱৰ্তী স্বাস্থ্য কেন্দ্ৰলৈ গৈ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ আহান জনাইছে। ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খ্যাতিসম্পন্ন বিদুষী নাৰী পদ্মশ্ৰী সন্মানপ্ৰাপক গীতা উপাধ্যায়ৰ যোৱা নিশা তেজপুৰৰ চানমাৰীৰ নিজা বাসগৃহত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 87 বছৰ। বাৰ্ধক্যজনিত অসুস্থতাত ভুগি থকা গীতা উপাধ্যায়ৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাত যোৱা 10 জুলাইত তেওঁক তেজপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। কালি বিয়লি চিকিৎসকৰ পৰামৰ্শ অনুসৰি চানমাৰীৰ নিজা বাসগৃহলৈ নিয়া হৈছিল যদিও নিশা তেওঁৰ বিয়োগ ঘটে। বিশ্বজুৰি বহু পঠিত এন ফ্ৰাংকৰ ডায়েৰী গীতা উপাধ্যায়ে অসমীয়ালৈ অনুবাদ কৰিছিল। দীঘলীয়া সময় ধৰি অসমীয়া আৰু নেপালী সাহিত্য চৰ্চা কৰি অহা গীতা উপাধ্যায়ে ৰাজ্য চৰকাৰৰ সতী সাধনী বঁটা লাভ কৰিছিল। তেওঁ নেপালী ভাষাত লিখা মেৰ স্বদেশ গ্ৰন্থখনৰ বাবে 2016 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। প্ৰয়াত গীতা উপাধ্যায় স্বাধীনতা সংগ্ৰামী ছবিলাল উপাধ্যায়ৰ নাতিনী। বিশিষ্ট সাহিত্যিকগৰাকীৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ভাৰতীয় সময় অনুসৰি আজি নিশা 12:30 বজাত হ'বলগীয়া প্ৰথমখন ছেমি ফাইনেলত ফ্ৰান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত আৰ্জেণ্টিনা আৰু ইংলেণ্ড মুখামুখি হ'ব। খেলখন কাইলৈ নিশা 12:30 বজাত অনুষ্ঠিত হ'ব। ভাৰত আৰু ইংলেণ্ডৰ মাজত হ'বলগীয়া তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি বাৰ্মিংহামৰ এডকবাষ্টনত অনুষ্ঠিত হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন বিয়লি 3:30 বজাত অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাত ভাৰতীয় দলটোত বিৰাট কোহলী, ৰোহিত শৰ্মা, জাছপ্ৰীত বুমৰাই

0: অংশগ্রহণ করব। আয়ারল্যান্ড আর ইংল্যান্ডের বিরুদ্ধে টি টুয়েন্টি আন্তঃরাষ্ট্রীয় শৃঙ্খলাত পরাজিত হওয়ার পাছত ভারতে এই প্রতিযোগিতা জয়ের প্রচেষ্টা চলাব। শুভমন গিল নেতৃত্বাধীন ভারতীয় দলটোয় অহা বৃহস্পতিবার কার্ডিফ দ্বিতীয়খন এদিনিয়া খেলার বিপরীতে অহা 19 জুলাইত লর্ডসত তৃতীয় তথা অন্তিমখন খেলত অবতীর্ণ হব। শ্রোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যোগে। এতিয়া আহক সঞ্জীৱনী পাঠকৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ঘূৰাওঁ।
1: ৰাজ্যত বান পৰিস্থিতি অব্যাহত আছে তথা কেইবাখনো জিলাৰ বানত ক্ষতিগ্ৰস্ত হোৱাৰ বাতৰিটো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত আটাইকেইখন বাতৰি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অৰুণাচল আৰু উজনি অসমত হোৱা প্ৰবল বৰষুণৰ ফলত ৰঙানদীৰ জলস্তৰ বৃদ্ধি পাইছে। দৈনিক অসম কাকতে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ তাণ্ডৱ, এন এইচ পি চিয়ে পানী এৰিলে 9খন গেটেৰে শিৰোনামেৰে বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। একেটা বাতৰিকে আমাৰ অসম আৰু দৈনিক অগ্ৰদূত কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ পৰিসংখ্যা আৰু আঁচনি ৰূপায়ণ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি দেশৰ মুদ্ৰাস্ফীতি 4.38% বৃদ্ধি পাইছে। এই বাতৰিটোক অসমীয়া প্ৰতিদিন কাকতে তথ্য সহকাৰে মুখ্য বাতৰিত স্থান দিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে 27গৰাকী লোকক বিদেশী বুলি ঘোষণা কৰি দিয়া ৰায়দান, উচ্চতম ন্যায়ালয়ে খাৰিজ কৰা বাতৰিটোক দৈনিক জনমভূমি, অসমীয়া খবৰ আৰু দি আছাম ট্ৰিবিউন কাকতে মুখ্য বাতৰিত স্থান দিছে। অসম বিধানসভাৰ 16 অধিৱেশনৰ কালি ষষ্ঠ দিনা হাতী মানুহৰ সংঘাতক লৈ আলোচনা অনুষ্ঠিত হোৱাৰ বাতৰিটো দ্য চেণ্টিনেল কাকতে মুখ্য বাতৰিত স্থান দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়া ইণ্ডোনেছিয়া ভ্ৰমণৰ সময়ছোৱাত দেশখনৰ ৰাষ্ট্ৰপতি ছুবিয়ান্তোক ভাৰতৰ ৰাষ্ট্ৰীয় উপহাৰ হিচাপে অসমৰ দুৰ্লভ তথা বিশেষ মানৰ চাহ মনোহৰী গোলটিপ দিয়াৰ বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে ফটো সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আহক এতিয়া আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ সঞ্জীৱনী। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে ধাৰাষাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এন এইচ পি চিয়ে বান্ধৰ আটাইকেইখন গেট খুলি দিয়াৰ ফলত লখিমপুৰৰ ঘুনাখুটি, আদিখুটিকে ধৰি বিস্তীৰ্ণ অঞ্চল প্লাবিত। অসম বিধানসভাৰ 16 অধিৱেশনত আজি দ্বিতীয় দিনৰ বাবে বাজেট বিতৰ্ক অনুষ্ঠিত হোৱাৰ লগতে 6 জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত আলোচনা। অসমীয়া চিনেমা, সাহিত্য, সংগীত, তথ্যচিত্ৰ আদিক বিশ্বৰ দৰবাৰলৈ নিয়াৰ প্ৰয়াসেৰে ৰাজ্য চৰকাৰৰ অ' টি টি প্লেটফৰ্ম মুকলি কৰাৰ সিদ্ধান্ত। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ আজি প্ৰথমখন ছেমি ফাইনেল, নিশা 12:30 বজাত হ'বলগীয়া খেলখনত ফ্ৰান্স আৰু স্পেইন মুখামুখি। আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ তৃতীয় 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ আজি প্ৰথমখন খেল। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিক ফোৰ। এতিয়া আৰম্ভ কৰিবলৈ লৈছো ৰূপালী ঢৌ অনুষ্ঠানত। প্ৰথমে শুনো আহক হিয়াৰ দাপোনত তোমাৰ এই ছবিৰ এটি গীত, শিল্পী জুবিন গাৰ্গ আৰু মহালক্ষ্মী আয়াৰ।

ৰূপালীধৰ অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো কৃষ্ণা কৰ্তে ছবিৰ এটি গীত, শিল্পী শ্ৰেয়া ঘোষাল।

ৰূপালী ঢৌ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া সময় পোৱা 9:45 হয় 11 ছেকেণ্ড গৈছে। ইয়াৰ লগে লগে আমাৰ আজিৰ প্ৰথম অধিৱেশনৰো ইমানতেই অন্ত পৰিল। আমাৰ দ্বিতীয় অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11:30 বজাত। আপোনালোকৰ আজিৰ দিনটো শুভ হওক। নমস্কাৰ।

নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনালোকক সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ দ্বিতীয় অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডিআৰএম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত। আমাৰ আজিৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত ডিউটি ৰুমত আছে সিদ্ধাৰ্থ দত্ত, নিয়ন্ত্ৰণ কক্ষত নিখিল শৰ্মা, ফটিক চন্দ্ৰ বৰ্মন আৰু মনোজ হাজৰিকা, ট্ৰান্সমিটাৰত মিতুল গগৈ, বিজিৎ শৰ্মা আৰু আছিফ আহমেদ, আৰু মাইক্ৰফোনৰ সন্মুখত মই কৰিশ্মা মহন্ত। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আৰম্ভ কৰিবলৈ লৈছো গীতিমালিকাৰ গীত। অনুষ্ঠানত প্ৰথমেই শুনো আহক বীৰেন্দ্ৰনাথ দত্তৰ কণ্ঠৰ এটি গীত। গীতৰ কথা নৱকান্ত বৰুৱাৰ।

ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.1।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: গীতিমালিকাৰ গীত অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো জ্যোতিক ভট্টাচাৰ্যৰ কণ্ঠৰ এটি গীত।

0: গীতিমালিকাৰ গীত অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
3: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.5।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ
1: বৰাৰ। বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

ঘৰতে গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

এতিয়াৰে পৰা আমাৰ লগত বিভিন্ন দায়িত্বত আছে নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, পপ্পী চন্দ, হৰমোহন বৰ্মন আৰু আয়ুষ্মান জয়শ্ৰী, ট্ৰান্সমিটাৰত ৰমেন কুমাৰ শৰ্মা আৰু মৃগাংক কৃষ্ণাত্ৰেয়, ডিউটি ৰুম আৰু ষ্টুডিঅ'ৰ দায়িত্বত আছো মই নাফিচা বেগম। এতিয়া শুনক যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী।

নমস্কাৰ সমূহ শ্ৰোতালৈ প্ৰীতিভৰা সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিছো যুৱক যুৱতী ব্যৱসায়িত অনুষ্ঠান যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম এফৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টছ আৰু ডিয়াৰ ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টছত আকাশবাণী গুৱাহাটীৰ প্ৰাগ জ্যোতিষপুৰ যোগে। যুৱবাণীৰ এমুঠি আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ত আছো মই পম্পী মালাকাৰ।

প্ৰিয় শ্ৰোতা, যুৱবাণী অনুষ্ঠান আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত জানোচোন হওক কি অনুষ্ঠানলৈ সজোৱা হৈছে আমাৰ আজিৰ আৰু কাইলৈৰ যুৱবাণী। খন্তেক পাছতে অৰ্থাৎ 5:15 পৰা শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগপ্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ প্ৰচাৰৰ সময় 5:55। 6:10 আগবঢ়োৱা হ'ব কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰী বৰ্ণালী ডেকাৰ কথিকা, শিশু সাহিত্যৰ জগতত নৱকান্ত বৰুৱা। ভজন শুনিবলৈ পাব 6:30। 7:20 শুনিবলৈ পাব একোট ককাইদেউৰ পৃথিৱী শীৰ্ষক এখনি সংগীতালক্ষ্য। যুগুতে আগবঢ়াব ত্ৰিদিশা বৰা আৰু প্ৰাণজিত প্ৰীতম কলিতাই। একক ছবিৰ গীত প্ৰচাৰৰ সময় 7:50। 8:00 শুনিবলৈ পাব গীতাঞ্জলি শৰ্মা আৰু সংগীবৃন্দৰ কণ্ঠত জিকিৰ। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী। প্ৰিয় শ্ৰোতা, এতিয়া জানোচোন হওক কি অনুষ্ঠানলৈ সজোৱা হৈছে আমাৰ কাইলৈৰ যুৱবাণী। কাইলৈও আজিৰ একে সময়তে অৰ্থাৎ 5:10 মুকলি কৰা হ'ব যুৱবাণী। 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগপ্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ প্ৰচাৰৰ সময় 5:55। 6:10 শুনিবলৈ পাব একক ছবিৰ গীত। ভজন শুনিবলৈ পাব 6:30। 7:20 আগবঢ়োৱা হ'ব সোপান অনুষ্ঠানটি। লোকগীত শুনিবলৈ পাব 7:50। বাঁহী বাদন শুনিবলৈ পাব 8:05 পৰা। আৰু প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানৰে সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াবলৈ লৈছো গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। আজি এখুত ককাইদেউ ছদ্মনামেৰে পৰিচিত নৱকান্ত বৰদেৱৰ স্মৃতি দিৱস। প্ৰিয় শ্ৰোতা, সেয়েহে আজিৰ মনোৰঞ্জন সজোৱা হৈছে তেওঁৰ দ্বাৰা ৰচিত কেইটিমান গীতেৰে। প্ৰথমে শুনক এই গীতটি।

নবকান্ত বৰুৱা অসমীয়া সাহিত্য জগতৰ এটি প্ৰসিদ্ধ নাম। তেওঁ একেধাৰে এগৰাকী কবি, শিশু সাহিত্যিক আৰু ঔপন্যাসিক।

এখুত ককাইদেউ নবকান্ত বৰুৱাৰ জনপ্ৰিয় ছদ্মনাম। তেওঁ সীমা দত্ত ছদ্মনামেৰেও তিনিটা কবিতা ৰচনা কৰিছিল। জীৱনৰ প্ৰথমটো কবিতা চিলেটতে লিখা বাবে নন্দতালদৰে তেওঁক চিলেটীয়া কবি বুলিছিল।

মোৰ আৰু পৃথিৱীৰ কাব্যগ্ৰন্থৰ বাবে তেওঁ অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰিছিল। 1975 চনত ককাদেউতাৰ হাড় উপন্যাসৰ বাবে তেওঁ ভাৰতৰ ৰাষ্ট্ৰীয় সাহিত্যিক অনুষ্ঠান সাহিত্য একাডেমী প্ৰদান কৰা সাহিত্য একাডেমী বঁটা আৰু 1976 চনত ভাৰত চৰকাৰে প্ৰদান কৰা পদ্মভূষণ বঁটা লাভ কৰিছিল।

তেখেতে 1993 চনত অসম উপত্যকা সাহিত্য বঁটা আৰু 1998 চনত কমল কুমাৰী ফাউণ্ডেশ্যনে প্ৰদান কৰা কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। 1990 চনত নৱকান্ত বৰুৱাই অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰিছিল। প্ৰিয় শ্ৰোতা, শুনাবলৈ লৈছো তেওঁৰ দ্বাৰা ৰচিত অন্য এটি গীত।

নবকান্ত বৰুৱাৰ ৰচনা আৰু বীৰেন্দ্ৰনাথ দত্তৰ সুৰ আৰু কণ্ঠৰে ইমান পৰে শ্ৰোতাসকলে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শুনিলে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থান। ভাৰতীয় বায়ুসেনা বাহিনীত অগ্নিবীৰ বায়ুপদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ ম্যাদ 4 বছৰ। প্ৰাৰ্থী ফিজিক্স, মেথামেটিক্স আৰু ইংলিছ বিষয়লৈ বিজ্ঞান শাখাত কমেও 50 শতাংশ নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব অথবা মেকানিকেল, ইলেক্ট্ৰিকেল, অট'মোবাইল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্ছ, কম্পিউটাৰ ছায়েন্স, ইনষ্ট্ৰুমেণ্টেশ্যন টেকনলজি বা ইনফৰমেশ্যন টেকনলজি শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব নাইবা 2 বছৰীয়া পাঠ্যক্ৰমৰ ভোকেশ্যনেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব। আন শাখাৰ প্ৰাৰ্থী কমেও 50 শতাংশ নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী 2005 চনৰ 1 জুলাইৰ পৰা 2010 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 26 জুলাই। পুনৰ কৈছো, বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 26 জুলাই। ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডে 6,565 টেকনিচিয়ান পদৰ বাবে আবেদন বিচাৰিছে। টেকনিচিয়ান গ্ৰেড 1 ছিগনেল পদৰ সংখ্যা 3,223, আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 29,200 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ফিজিক্স, ইলেক্ট্ৰনিক্ছ, কম্পিউটাৰ ছায়েন্স, ইনফৰমেশ্যন টেকনলজি বা ইনষ্ট্ৰুমেণ্টেশ্যন বিষয়লৈ BSc ডিগ্ৰী থকা হ'ব।

লাগিব নাইবা ইয়াৰ যিকোনো শাখাত বিই বা ইঞ্জিনিয়াৰিং ডিপ্লমা থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। টেকনিচিয়ান গ্ৰেড 3 পদৰ সংখ্যা 6238, আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 19,900 টকা, লগত অন্যান্য মানচ থাকিব। বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু ITR চাৰ্টিফিকেট থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 29 জুলাই। পুনৰ কৈছো, আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in, আবেদনৰ শেষ তাৰিখ 29 জুলাই। শিক্ষণ প্ৰশিক্ষণ সংস্থান ইমানেই।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8।

0: সাহিত্য রচনা করে অসমীয়া শিশু সাহিত্যলৈ যে বিশাল বর্ণাঢ্য বৈচিত্র্যপূর্ণ মাত্রা প্রদান করে থৈ গল, সেয়ে তেওঁক অসমীয়া শিশু সাহিত্যর বরঞ্জিত এক বিশেষ স্থান প্রদান করেছে। দুই এটা কথা কব পৰা শিশুৰ পৰা আৰম্ভ কৰি কিশোৰ বা চেমনীয়া সকলোলৈকে তেওঁ বিবিধ সাহিত্য সৃষ্টি কৰিছিল। কিশোৰ ৰামায়ণ আৰু কিশোৰ উপনিষদ হ'ল নৱকান্ত বৰুৱাৰ চেমনীয়াসকলৰ বাবে ৰচিত দুখন অন্যতম শিশু সাহিত্য। তেওঁৰ এই বিবিধ আৰু বৰ্ণাঢ্য শিশু সাহিত্যসমূহৰ জৰিয়তে শিশু মনৰ খোৰাক যোগোৱাৰ লগতে শিশু মনৰ কৌতূহল আৰু অনুসন্ধিৎসা দূৰ কৰিবলৈও সক্ষম হৈছে। নৱকান্ত বৰুৱাৰ শিশু সাহিত্যৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য হৈছে সহজ আৰু সৰল ভাষাৰ ব্যৱহাৰ। তেওঁ এনে শব্দ আৰু বাক্য গঠন ব্যৱহাৰ কৰিছে যিবোৰ শিশুসকলে সহজে বুজি পায় আৰু আনন্দৰে পঢ়িব পাৰে। ভাষাৰ সৰলতাৰ সত্ত্বেও তেওঁৰ সাহিত্যত সাহিত্যিক সৌন্দৰ্য, শব্দৰ মাধুৰ্য আৰু কাব্যিকতা স্পষ্টভাৱে অনুভৱ কৰিব পাৰি। ফলত শিশুসকলে তেওঁৰ ৰচনা পঢ়ি আনন্দ লাভ কৰাৰ লগতে ভাষাৰ সৌন্দৰ্যৰ প্ৰতিও আকৰ্ষিত হয়। নৱকান্ত বৰুৱাৰ শিশু সাহিত্যত কল্পনা শক্তিৰ বিস্তাৰ বিশেষভাৱে উল্লেখযোগ্য। তেওঁ শিশুৰ স্বাভাৱিক কল্পনাৰ জগতখনক গুৰুত্ব দি বাস্তৱ আৰু কল্পনাৰ এক মনোমোহা সংমিশ্ৰণ ঘটাইছে। আশ্চৰ্যজনক ঘটনা, অভিনৱ চৰিত্ৰ, ৰসাত্মক পৰিস্থিতি আৰু সজীৱ কাহিনীৰ মাধ্যমেৰে তেওঁ শিশুৰ সৃষ্টিশীল চিন্তাক উদ্দীপিত কৰিছে। এই কল্পনাৰ জগতত শিশুৱে নিজকে সহজে বিচাৰি পায় আৰু নতুন নতুন ভাৱনাৰ জগতত বিচৰণ কৰাৰ সুযোগ লাভ কৰে। শিশু মন কৌতূহল প্ৰিয়, অদ্ভুত কল্পনা আৰু অলৌকিক জগতত বিচৰণ কৰি শিশুৱে এক অনাবিল আনন্দ লাভ কৰে। শিশু মনস্তত্বৰ সুন্দৰ প্ৰতিফলন ঘটা নৱকান্ত বৰুৱাৰ শিশু সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ কীৰ্তি হ'ল শিয়ালী পালেগৈ ৰতনপুৰ নামৰ গ্ৰন্থখন। এইখন গ্ৰন্থৰ বাবে 1958 চনত নৱকান্ত বৰুৱাই ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হয়। জুন নামৰ এটি ল'ৰাৰ জৰিয়তে নৱকান্ত বৰুৱাই গ্ৰন্থখনত বাস্তৱ জগতৰ লগত নিমিলা কিছুমান অলৌকিক কথাৰ অৱতাৰণা কৰা দেখা গৈছে। নৱকান্ত বৰুৱাই ভতুকাৰী ভূ নামৰ গ্ৰন্থখনৰ মাজেৰে এটা সত্য ব্যক্ত কৰিছে যে ভূত বুলি কোনো বস্তু নাই, মানুহৰ মনৰ দুৰ্বলতাহে যে ভয়ৰ প্ৰধান কাৰণ, সেই কথা গ্ৰন্থখনত এটা কাহিনীৰ মাজেৰে ব্যক্ত কৰিছে। সেইদৰেই বিভিন্ন গল্প আৰু সাধুকথাৰ মাজেৰেও শিশুৰ মনস্তত্বৰ সুন্দৰ প্ৰতিফলন ঘটিছে। এইদৰেই নৱকান্ত বৰুৱাই শিশু সাহিত্যসমূহৰ জৰিয়তে শিশুৰ মানসিক জগতৰ বিভিন্ন ছবি দাঙি ধৰিবলৈ সক্ষম হৈছে। মুঠতে নৱকান্ত বৰুৱাই শিশুৰ মনোজগতখন ভালদৰে অধ্যয়ন কৰিব পাৰিছিল আৰু সেয়ে শিশু মনৰ দিগন্ত প্ৰসাৰিত কৰিব পৰা বিভিন্ন বিষয় তেওঁৰ শিশু সাহিত্যত অন্তৰ্ভুক্ত কৰিছিল। শিশুৱে যাতে নিতৌ দেখি থকা ঘটনা, জীৱ জন্তু, পশু পক্ষী, গছ বন আদিৰ সম্পৰ্কে খুটি নাতি মাৰি জানি সিহঁতৰ মানসিক উত্তৰণ তথা বুদ্ধিৰ বিকাশ ঘটাব পাৰে তাৰ প্ৰতি নৱকান্ত বৰুৱা অতিশয় সচেতন আছিল। অৱশ্যে নৱকান্ত বৰুৱাই তেওঁৰ শিশু সাহিত্যসমূহৰ মাজেৰে শিশুক যি জ্ঞানৰ সম্ভেদ দিবলৈ চেষ্টা কৰিছে, সি কেৱল শিশুৰ বাবেই যে উপযোগী এনে নহয়, শিশুৰ লগতে ডাঙৰকো এইবোৰে বহুত নজনা কথা জানিবলৈ সুবিধা দিছে। হাস্যৰস আৰু আনন্দ নৱকান্ত বৰুৱাৰ শিশু সাহিত্যৰ আন এক শক্তিশালী দিশ। তেওঁ বহু ৰচনাত সৰল ৰসিকতা, কৌতুক আৰু মনোৰঞ্জনমূলক ঘটনাৰ সংযোজন কৰিছে। এই বৈশিষ্ট্যই শিশু পাঠকৰ মন আকৰ্ষণ কৰাৰ লগতে পঢ়াৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰে। শিক্ষা আৰু আনন্দৰ এই সমন্বয়ে তেওঁৰ শিশু সাহিত্যক অধিক জীৱন্ত আৰু জনপ্ৰিয় কৰি তুলিছে। নৱকান্ত বৰুৱাই শিশু সাহিত্যৰ জৰিয়তে অসমীয়া ভাষা আৰু সংস্কৃতিৰ লগত শিশুসকলক পৰিচিত কৰাইছে। অসমৰ লোকজীৱন, উৎসৱ পাৰ্বণ, প্ৰাকৃতিক পৰিৱেশ, সামাজিক সম্প্ৰীতি আৰু ঐতিহ্যৰ বিভিন্ন দিশ তেওঁৰ ৰচনাত প্ৰতিফলিত হৈছে। ইয়াৰ ফলত শিশু মনত নিজৰ মাটি, ভাষা আৰু সংস্কৃতিৰ প্ৰতি গৌৰৱবোধ আৰু আত্মীয়তাৰ অনুভূতি গঢ়ি উঠে। শিশু সাহিত্যৰ ক্ষেত্ৰত তেওঁৰ অৱদানসমূহৰ ভিতৰত উল্লেখযোগ্য পুথিবোৰ হ'ল আখৰৰ জখলা, শিয়ালী পালেগৈ ৰতনপুৰ, ফটোকাৰে ভূ, মাখনৰ কুকুৰা পোৱালি, মই তুনিয়ে টুন টুনালো, গোলাপ আৰু বেলিফুল, মনত পৰা শব্দ, কিশোৰ ৰামায়ণ ইত্যাদি। শিশু সাহিত্যিক হিচাপে নৱকান্ত বৰুৱাৰ সফলতাৰ মূল কাৰণ হৈছে তেওঁ শিশুৰ দৃষ্টিভংগীক গুৰুত্ব দিছিল। তেওঁ ডাঙৰৰ দৰে চিন্তা কৰি শিশুৰ বাবে লিখা নাছিল, বৰং শিশুৰ মনত সোমাই তেওঁলোকৰ আনন্দ, দুখ, সপোন, কৌতূহল আৰু অনুভূতিক বুজি সাহিত্য সৃষ্টি কৰিছিল। সেয়েহে তেওঁৰ ৰচনাসমূহত কৃত্ৰিমতা দেখা নাযায়, বৰং স্বাভাৱিকতা আৰু আন্তৰিকতা অনুভৱ কৰিব পাৰি। বৰ্তমান সময়ত তথ্য প্ৰযুক্তিৰ দ্ৰুত বিকাশৰ ফলত শিশুৰ পঢ়াৰ অভ্যাস কিছু পৰিমাণে হ্ৰাস পাইছে। এনে পৰিস্থিতিত নৱকান্ত বৰুৱাৰ শিশু সাহিত্য অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে। তেওঁৰ সাহিত্যই শিশুক মোবাইল বা ইলেক্ট্ৰনিক মাধ্যমৰ সীমাৰ বাহিৰলৈ আহি কল্পনাৰ জগতত বিচৰণ কৰিবলৈ অনুপ্ৰেৰণা দিয়ে। লগতে তেওঁলোকৰ ভাষা জ্ঞান, সৃজনশীলতা, নৈতিক মূল্যবোধ আৰু চিন্তা শক্তিৰ বিকাশতো সহায় কৰে। এখুঁত ককাইদেউ নামেৰে শিশু হৃদয়ত চিৰদিনৰ বাবে স্থান লাভ কৰা নৱকান্ত বৰুৱা কেৱল এজন শিশু সাহিত্যিকেই নহয়, তেওঁ আছিল শিশু মনৰ এজন নিপুণ শিল্পী। নৱকান্ত বৰুৱাৰ শিশু সাহিত্য কেৱল শিশুৰ মনোৰঞ্জনৰ মাধ্যম নহয়, বৰং শিশু মনৰ সৰ্বাংগীন বিকাশৰ এক শক্তিশালী ভিত্তি। তেওঁৰ ৰচনাত কল্পনা শক্তি, প্ৰকৃতি প্ৰেম, মানৱীয় মূল্যবোধ, সৃজনশীলতা আৰু জীৱনবোধৰ এক সুন্দৰ সমন্বয় দেখা যায়। সহজ সৰল অথচ শিল্পসুলভ ভাষাৰ জৰিয়তে তেওঁ শিশুৰ মনৰ আনন্দৰ লগতে জ্ঞান, নৈতিকতা আৰু সুস্থ চিন্তাৰ বীজ সিঁচিবলৈ সক্ষম হৈছে। বৰ্তমান তথ্য প্ৰযুক্তি নিৰ্ভৰ যুগতো তেওঁৰ শিশু সাহিত্যৰ প্ৰাসংগিকতা একেবাৰে অক্ষুণ্ণ, কিয়নো এই সাহিত্যই শিশুক কেৱল ভাল পাঠকেই নহয়, সংবেদনশীল, সৃষ্টিশীল আৰু দায়িত্বশীল ব্যক্তি হিচাপে গঢ়ি তোলাত সহায় কৰে। সেয়েহে অসমীয়া শিশু সাহিত্যৰ ইতিহাসত নৱকান্ত বৰুৱাৰ অৱদান চিৰস্মৰণীয় আৰু অনন্য। তেওঁৰ সাহিত্যই ভৱিষ্যত প্ৰজন্মৰ মনোজগতত কল্পনা, মানৱতা আৰু সৃষ্টিশীলতাৰ পোহৰ জ্বলাই ৰাখিব।
1: ইমান পৰি শ্ৰোতাসকলে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰী বৰ্ণনা ডেকাৰ কথিকা শিশু সাহিত্যৰ জগতত নৱকান্ত বৰুৱা শুনিলে।
2: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্রোতার কাষ চাপক।
3: Our voice gets you heard everywhere.
2: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
3: 6900453528।
2: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ খন্তেক পাছতে সংস্কৃতত বাতৰি দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9:00 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9:00 বজাত FM এণ্ডৰ 100.8 MHz।
2: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
3: Our voice gets you heard everywhere.
2: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
3: 6900453528।
2: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল, ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো চালি জাৰি চোৱাৰ বাবে গঠন কৰি দিয়া মন্ত্ৰী পৰ্যায়ৰ সমিতিখনে প্ৰতিবেদন দাখিল কৰিছে বুলি মন্ত্ৰী ডাঃ অনুজ পেগুৰ প্ৰকাশ, ৰাজ্য চৰকাৰৰ 14টা নতুন চক্ৰ বিষয়াৰ কাৰ্যালয় স্থাপন কৰাৰ সিদ্ধান্ত, কৃষকসকলক ইউৰিয়াৰ লগত অন্য সাৰ কিনাৰ বাবে হেঁচা প্ৰয়োগ কৰিলে শাস্তিৰ সন্মুখীন হ'ব লাগিব বুলি মন্ত্ৰী পীযুষ হাজৰিকাৰ সকিয়নি, ৰাজ্যিক কৰ্মচাৰীৰ বৰ্ধিত মৰগীয়া বানচৰ জোৰা মৰাৰ বাবে মাহিলী 49.82 কোটি টকাৰ প্ৰয়োজন হ'ব বুলি বিত্তমন্ত্ৰীৰ ঘোষণা, আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত আজি ফ্ৰান্স আৰু স্পেইন মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো চালি জাৰি চোৱাৰ বাবে গঠন কৰি দিয়া মন্ত্ৰী পৰ্যায়ৰ সমিতিখনে প্ৰতিবেদন দাখিল কৰিছে বুলি ভৈয়াম জনজাতি পৰিক্ৰমা মন্ত্ৰী ডাঃ অনুজ পেগুৱে প্ৰকাশ কৰিছে। বিধানসভাত বিৰোধী পক্ষৰ নেতা ৱাজিদ আলী চৌধুৰীয়ে বিশেষ প্ৰসংগ ঘণ্টাত উত্থাপন কৰা বিষয়টোৰ উত্তৰ দি মন্ত্ৰীগৰাকীয়ে কয় যে নতুনকৈ প্ৰস্তাৱিত উপত্যকা জনজাতি শাখাৰ অধীনত ভৈয়াম জনজাতি, পাহাৰ জনজাতি আৰু সংৰক্ষণৰ বিষয় সন্দৰ্ভত আগবঢ়োৱা পৰামৰ্শকে ধৰি জনজাতীয় মৰ্যাদা সম্পৰ্কীয় মূল প্ৰস্তাৱসমূহত কোনোধৰণৰ সাল সলনি কৰা হোৱা নাই। মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰস্তাৱ যুগুতোৱাৰ পাছত মৰাণ আৰু মটক সংগঠনসমূহে জাতি বিজ্ঞান সম্পৰ্কীয় শুধৰণি বিচাৰি দাবী উত্থাপন কৰে আৰু চৰকাৰে অসম জনজাতি আৰু অনুসূচিত জাতি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য অনুসৰি এই শুধৰণিৰ প্ৰস্তাৱ মানি লয়। ডাঃ পেগুৱে কয় যে বিধানসভা নিৰ্বাচনৰ বাবে এই সংশোধিত প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব পৰা হোৱা নাছিল। তেওঁ কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে সংশোধনসমূহত অনুমোদন দিছে আৰু যাৱতীয় প্ৰক্ৰিয়াৰ অন্তত সংশোধিত প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা হ'ব। কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে জনগোষ্ঠীকেইটাৰ দাবী প্ৰত্যাখ্যান কৰা নাই বুলি মন্তব্য কৰি ডাঃ পেগুৱে কয় যে মন্ত্ৰীগৰাকীয়ে অকল সংসদৰ আসন্ন অধিৱেশনৰ সময়ত বিধেয়কখন লোকসভাত উত্থাপনৰ সম্ভাৱনা কম বুলিহে উল্লেখ কৰিছে।
2: অসমৰ দুটা জনগোষ্ঠী মৰাণ আৰু মটক, যি তেওঁলোকৰ জাতীয় সংগঠনসমূহ আছে, সেই জাতীয় সংগঠনসমূহে আমাক জনায় যে মৰাণ আৰু মটক জনগোষ্ঠীৰ সম্পৰ্কে নৃগোষ্ঠীগত যিখিনি তথ্য আমি দিছো, অৰ্থাৎ তেওঁলোকৰ ইথনোগ্ৰাফিক ডেছক্ৰিপশ্যন, অৰ্থাৎ নৃগোষ্ঠীগত বৰ্ণনাত্মক কথা যিখিনি কোৱা হৈছে, তাত কিছু সংশোধনী তেওঁলোকে কয় যে এই কথাখিনি ইয়াত এনেধৰণে ডকুমেণ্টেড বা লিপিবদ্ধ।

0: হৈ থকাত আমাৰ আপত্তি আছে আৰু সেইখিনি পৰীক্ষা কৰি চাই লগতে আমাৰ যি আসাম ইনষ্টিটিউট অব ৰিচাৰ্চ ফৰ এছিয়ান ট্ৰাইবেলছ আছে তাৰ তথ্যৰ ওপৰতো ভিত্তি কৰি তেওঁলোকৰ পৰামৰ্শ মতেও আমি এইটো গ্ৰহণ কৰো যে নৃগোষ্ঠীগত বৰ্ণনাত্মক যিখিনি চেপ্টাৰ আছে মৰাণ আৰু মটক জনগোষ্ঠীৰ সম্পৰ্কে সেইখিনি সংশোধন হ'ব।
1: ইয়াৰ পূৰ্বে বিৰোধী পক্ষৰ নেতা চৌধুৰীয়ে বিষয়টো সদনত উত্থাপন কৰি কয় যে কোচ ৰাজবংশী মৰাণমটক টাই আহোম চুতীয়া আৰু চাহ জনগোষ্ঠীয়ে দীৰ্ঘদিন ধৰি গণতান্ত্ৰিক মাধ্যমেৰে জনজাতীয় মৰ্যাদা প্ৰদানৰ বাবে দাবী জনাই আহিছে। তেওঁ কয় যে এই জনগোষ্ঠীকেইটাক জনজাতিৰ মৰ্যাদা প্ৰদানৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ'ব বুলি আশ্বাস দিয়া হৈছে যদিও এতিয়ালৈকে তেওঁলোকে এই সাংবিধানিক অধিকাৰ লাভ কৰা নাই। চৰকাৰৰ পৰা স্পষ্টীকৰণ দাবী কৰি শ্ৰীচৌধুৰীয়ে এই সম্পৰ্কীয় প্ৰস্তাৱৰ শেহতীয়া স্থিতি সম্পৰ্কে জানিবলৈ বিচাৰে আৰু বিপ্লৱ শৰ্মাৰ পৰামৰ্শ কেতিয়া ৰূপায়ণ কৰা হ'ব বুলি প্ৰশ্ন উত্থাপন কৰে। বিষয়টো সন্দৰ্ভত মন্ত্ৰীগৰাকীৰ স্পষ্টীকৰণক লৈ বিৰোধী পক্ষৰ সদস্যসকল সন্তুষ্ট নহয় আৰু চৰকাৰে প্ৰস্তাৱটো কেতিয়া সংসদত উত্থাপন কৰিব সেই বিষয়ে অৱগত কৰিবলৈ বাৰে বাৰে হেঁচা প্ৰয়োগ কৰে। বিধানসভাৰ অধ্যক্ষই পৰৱৰ্তী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ লোৱাত বিৰোধী পক্ষৰ সদস্যসকলে সদন কক্ষ ত্যাগ কৰে। ৰাজ্য চৰকাৰে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পৰিপ্ৰেক্ষিতত বিধানসভা সমষ্টিৰ সৈতে ৰাজচক্ৰৰ সীমাৰ পুনৰ বিন্যাসৰ উদ্দেশ্যে ৰাজ্যজোৰা অভিযান আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বিধানসভাত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে চৰকাৰে ৰাজহ প্ৰশাসন আৰু ৰাজহ সেৱা প্ৰদান ব্যৱস্থা উন্নয়নৰ বাবে 14টা নতুন চক্ৰ বিষয়ৰ কাৰ্যালয় স্থাপন কৰাৰ সিদ্ধান্ত লৈছে। মধ্য গুৱাহাটী পাকাবেদবাৰী চেঙা সৃজনগ্ৰাম বীৰসিং জৰুৱা খোৱাং জলেশ্বৰ নাওবৈচা ডিগবৈ মাকুম বৰখলা ধলাই ৰঙাপাৰা আৰু বিহালীত নতুনকৈ ৰাজচক্ৰকেইটা গঠন কৰা হ'ব বুলি তেওঁ ঘোষণা কৰে। ডক্টৰ শৰ্মাই কয় যে বিধানসভাৰ সৈতে ৰাজচক্ৰৰ সীমা সংলগ্ন কৰা বৰ্তমানত চক্ৰ বিষয়াসকলৰ কামৰ বুজা লাঘৱ কৰা আৰু অত্যাৱশ্যকীয় ৰাজহ সেৱাসমূহ জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে। তেওঁ কয় যে প্ৰশাসনিক দক্ষতা আৰু ৰাইজৰ সুবিধাৰ্থে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
2: বহুকেইটা সমষ্টিত ৰেভিনিউ চাৰ্কল সমষ্টি ভিত্তিক হোৱা নাই আৰু আমাৰ বহুত ক্ষেত্ৰত দেখা যায় যে এটা সমষ্টিৰ ৰেভিনিউ চাৰ্কল বা ৰেভিনিউ ভিলেজ আন এটা সমষ্টিৰ লগত জড়িত হৈ আছে আৰু কৰবাত আন এটা জিলাৰ লগতো জড়িত হৈ আছে আৰু কিছুমান সমষ্টিত ৰাজহ চক্ৰ নাই। তাৰ পৰিপ্ৰেক্ষিততো ই কাষৰ সমষ্টিসমূহৰ লগত সংলগ্ন হৈ আছে। আজি আমি BTCৰ ক্ষেত্ৰত এক্সাৰচাইজটো কৰা নাছিলো কিন্তু আন 105টা সমষ্টিৰ ক্ষেত্ৰত আমি এক্সাৰচাইজ কৰিছিলো। সেইবাবে আজি আমি এটা প্ৰথম পৰ্যায়ত এটা এছেছমেণ্ট কৰি জিলা উপায়ুক্তসকলক মই দুদিনৰ ভিতৰত আমাক প্ৰস্তাৱ পঠাব কৈছো যে কোনো সমষ্টিৰ গাঁও যাতে MLA এৰিয়াৰ বাহিৰত নাথাকে।
1: ডক্টৰ শৰ্মাই বৰ্তমানৰ কোনো ৰাজচক্ৰ প্ৰত্যাহাৰ কৰা নহয় বুলিও সদনক স্পষ্ট কৰি দিয়ে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
3: ৰাজ্যৰ কৃষকসকলক ইউৰিয়াৰ লগত নেনো ইউৰিয়া সাৰৰ দৰে অন্য সাৰ কিনাৰ বাবে ব্যৱসায়ীসকলে উৎসাহ দিয়াৰ পৰিৱৰ্তে হেঁচা প্ৰয়োগ কৰিলে শাস্তিৰ সন্মুখীন হ'ব লাগিব বুলি কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাই আজি সদনত দোহাৰে। তেওঁ কয় যে একাংশ অসাধু ব্যৱসায়ীয়ে ইউৰিয়াৰ লগতে অন্য সাৰ ক্ৰয় কৰিবলৈ কৃষকসকলক বাধ্য কৰায়। এনে কৰিলে ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সদনত কৃষিমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। কৃষকসকলক ইচ্ছাৰ বিৰুদ্ধে অন্য সাৰ ক্ৰয় কৰিবলৈ ব্যৱসায়ী বাধ্য কৰোৱাটো আইন বিৰোধী বুলি তেওঁ কয়। সকলো জিলাৰ আয়ুক্ত জিলা কৃষি বিষয়াসকলক নিয়মিতভাৱে সাৰ বিক্ৰী কেন্দ্ৰসমূহ পৰিদৰ্শন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলিও তেওঁ উল্লেখ কৰে। সাৰৰ যোগান মজুত আৰু বিক্ৰী ব্যৱস্থাৰ পৰ্যবেক্ষণ কৰিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। প্ৰতিখন জিলাত সাৰ ক্ৰয় বিক্ৰয় পৰ্যবেক্ষণ কৰিবলৈ জিলা আয়ুক্তৰ অধীনত টাস্ক ফৰ্চ আৰু পঞ্চায়তসমূহৰ সমিতি গঠন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন জিলাত 7,000ৰো অধিক খুচুৰা বিক্ৰী কেন্দ্ৰৰ জৰিয়তে স্বচ্ছভাৱে সাৰ বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে বুলি তেওঁ প্ৰকাশ কৰে।
4: ভাৰতবৰ্ষ এখন কৃষি প্ৰধান ৰাষ্ট্ৰ, গতিকে আমি কি কৰো, পৃথিৱীৰ অন্য দেশৰ পৰা আমি বেছি দামত ইউৰিয়া কিনি আনো আৰু আমি ছাবচিডি দি আমি কৃষকক ইউৰিয়া বিক্ৰী কৰো। প্ৰায় 3,00,000 কোটি টকা ভাৰত চৰকাৰে ইউৰিয়াৰ নামত বা সাৰৰ নামত ছাবচিডি দিয়ে কৃষকক সহায় কৰিবলৈ। আমাৰ এখন আকৌ কৈছো কৃষি প্ৰধান দেশ, গতিকে আমি কৃষি কৰি দেশখনক আগুৱাব লাগিব, গতিকে কৃষকক আমি সহায় কৰিব লাগিব। আমি নেন সাৰ কিনিবলৈ উৎসাহ যোগাওঁ, কিন্তু বাধ্য কৰাব নোৱাৰো। আমি কি কৰিব খুজিছো, ইউৰিয়াৰ ঠাইত নেন ইউৰিয়া ব্যৱহাৰ কৰিবলৈকে উদগনি যোগাইছো। এই নেন ইউৰিয়া কত উৎপাদন হয়? ভাৰতত উৎপাদন হয়। গতিকে ভাৰতত উৎপাদন হলে আমি অলপ কম খৰচত পাওঁ, তেতিয়া আমি বেছি ছাবচিডি হয়তো দিব নালাগিব। সেইকাৰণে ভাৰত চৰকাৰে বা আমি কি কৰো, নেন ইউৰিয়া কিনিবলৈ উদগনি যোগাওঁ বা উৎসাহ যোগাওঁ।
3: ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বৰ্ধিত মৰগীয়া মানচত জোৰা মৰাৰ বাবে মাহিলী আনুমানিক 49,82,00,000 টকাৰ প্ৰয়োজন হ'ব বুলি বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি সদনত প্ৰকাশ কৰে। বিধায়ক জাকিৰ হুছেইন ছিগদাৰৰ এটা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে বৰ্ধিত হাৰৰ 60% মৰগীয়া মানচ চলিত বৰ্ষৰ জুন মাহৰ দৰমহা পেঞ্চনৰ সৈতে জুলাই মাহত দিয়া হৈছে। ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে বৰ্ধিত হাৰত 60% মৰগীয়া মানচ ঘোষণা কৰা ৰাজ্যসমূহৰ ভিতৰত অসম অন্যতম বুলি তেওঁ কয়। এতিয়ালৈকে 58%-60% মৰগীয়া মানচ বৃদ্ধি কৰা হৈছে বুলি তেওঁ কয়। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত আজি প্ৰয়াত শিল্পীজনৰ বন্ধু জয়ন্ত কাকতিয়ে সাক্ষ্য দিয়ে। অভিযুক্ত পক্ষৰ অধিবক্তাই শ্ৰীকাকতিক প্ৰতিজেৰা কৰে। বিশেষকৈ অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই তেওঁক জুবিন গাৰ্গৰ সৈতে 2022 চনত দোহা আৰু 2023 চনত আমেৰিকালৈ একেলগে যোৱা সময়মতে জুবিন গাৰ্গৰ ঔষধ খোৱা হৈছিল নে নাই আদি প্ৰশ্ন কৰে। শ্ৰীকাকতিয়ে ইয়াৰ যথাযথ উত্তৰ দিয়ে। এই সন্দৰ্ভত তেওঁ এইদৰে কয়।
5: আজি মোৰ শেষ আৰু আজি মামনৰ ষ্টাৰ্ট হৈছে পামীৰ, মোক আৰু মতা নাই। অঁ সেয়াত সিদ্ধাৰ্থ কিন্তু অলপ কিছুমান কুৱেশ্যন সুধিছিলে, অলপ বেলেগ বেলেগ ধৰণৰ। আৰু আমাৰ আমি এটা ট্ৰিপ কৰিছিলোঁ দোহাত 22 চনত আৰু আমেৰিকা 23 চনত, সেইখিনিৰ পৰা সুধিছিলে আমি মেডিচিন খুৱাইছিলোঁ নাই, অলপ বেলেগ বেলেগ ধৰণৰ কুৱেশ্যন সুধিছিলে। বাকী মই যিখিনি ক'ব লাগে সেইখিনি কৈছোঁ, এতিয়া তেওঁলোকে যি খুজিছে গোটেইখিনি কৈছোঁ। আৰু যদি মোক দৰকাৰ হয় আকৌ মাতিলে মই নিশ্চয় আকৌ আহিম, কোঅপাৰেট কৰিম। তেখেত সিদ্ধাৰ্থ শৰ্মা গোটেই এতিয়া যিজন উকিল গোটেইজন তেওঁ দিল্লীৰে, বাকী মই যিমান দূৰ শুনিছোঁ তেওঁ গোটেই কেছটো বাহিৰলৈ নিব বিচাৰিছে, অসমত তেওঁ কেছটো খেলিব বিচৰা নাই মই যিমান দূৰ শুনিছোঁ। তেওঁ সেইকাৰণে হয়তো হাইকোৰ্টত এপিলো কৰিছে মুজিবুৰ চৌধুৰী, কিন্তু যিহেতু ফাৰ্ষ্ট চেক কৰি দিয়া হৈছে গতিকে এইটো ইয়াতে চলিব মোৰ মতে।
3: জয়ন্তী কাকতিৰ পাছত জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে সাক্ষ্য দিয়ে যদিও সময়ৰ অভাৱৰ বাবে সাক্ষ্য প্ৰদান প্ৰক্ৰিয়া সম্পূৰ্ণ নহল, সেয়েহে আদালতে তেওঁক কাইলৈ পুনৰ উপস্থিত হবলৈ নিৰ্দেশ দিয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ত কাইলৈ অভিযুক্ত সন্দীপন গাৰ্গৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰা হ'ব। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে কাইলৈ অভিযুক্তৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব। ইপিনে জুবিন গাৰ্গৰ পন্নী গৰিমা শইকীয়া গাৰ্গে আজি কোকৰাঝাৰৰ চন্দ্ৰপাৰাত বিটিচিৰ উদ্যোগত নিৰ্মাণ হ'বলগীয়া জুবিন উদ্যান ক্ষেত্ৰ পৰিদৰ্শন কৰে আৰু শিল্পীগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। অনুষ্ঠানত স্থানীয় শিল্পীসকলে জুবিন গাৰ্গৰ মায়াবিনী গীতটো পৰিৱেশন কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয় আৰু ৰাজ্যৰ বনাঞ্চলৰ সংৰক্ষণ তথা সুৰক্ষা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে বিভিন্ন ব্যৱস্থাৰ পৰ্যালোচনা কৰে। ইয়াৰ পূৰ্বে ডঃ শৰ্মাই মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা সকলো জিলা আয়ুক্ত আৰু চক্ৰ বিষয়াৰ সৈতে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বৈঠকত অধ্যক্ষতা কৰি ৰাজহ চক্ৰৰ সীমা পুনৰ নিৰ্ধাৰণ সম্পৰ্কীয় কাম কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। বৈঠকত মুখ্যমন্ত্ৰীয়ে প্ৰশাসনিক দক্ষতা বৃদ্ধি আৰু ৰাজহুৱা সেৱা প্ৰদান ব্যৱস্থা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে বিধানসভা সমষ্টিৰ সৈতে নিৰ্দিষ্ট সময়ৰ ভিতৰত ৰাজহ চক্ৰসমূহৰ পুনৰ বিন্যাসৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।
1: কাছাৰৰ কাশীপুৰত জিলা প্ৰশাসনে আজি ভাৰতমালা প্ৰকল্পৰ অধীনত প্ৰস্তাৱিত পথ নিৰ্মাণৰ বাবে অধিগ্ৰহণ কৰা ভূমিত অবৈধভাৱে গঢ়ি উঠা প্ৰতিষ্ঠানসমূহত উচ্ছেদ চলায়। জিলা প্ৰশাসনে শতাধিক ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে বাসগৃহ আৰু নাৰ্চাৰীতো উচ্ছেদ চলায়। উল্লেখযোগ্য যে অঞ্চলটোত দীৰ্ঘদিন ধৰি চৰকাৰী ভূমি অবৈধভাৱে দখল কৰি একাংশ লোকে ব্যৱসায়িক প্ৰতিষ্ঠান নিৰ্মাণ কৰিছিল। শান্তিপূৰ্ণভাৱে উচ্ছেদ অভিযান সম্পূৰ্ণ কৰাৰ বাবে অঞ্চলটোত শতাধিক আৰক্ষীৰ লগতে চি আৰ পি এফৰ জোৱান মোতায়েন কৰা হয়। ইয়াৰ পূৰ্বে জিলা প্ৰশাসনে আৰকাটিপুৰ অঞ্চলতো উচ্ছেদ চলায়। গোৱালপাৰা জিলাৰ দুগৰাকী প্ৰবীণ নাট্যকৰ্মীলৈ শিল্পী সন্মান আগবঢ়োৱা হৈছে। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে দুধনৈৰ ঠেকাচু তৃতীয় খণ্ড গাঁৱৰ মৃগেন্দ্ৰ মোহন কলিতাক বাৰ্ষিক শিল্পী সন্মান প্ৰদান কৰাৰ লগতে ধূপধৰাৰ নগেন পাটগিৰিলৈ শিল্পী পেঞ্চন আগবঢ়াইছে। প্ৰশাসনৰ হৈ জিলা উন্নয়ন আয়ুক্ত প্ৰণৱ কুমাৰ বৰাই আজি শিল্পী দুগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে ৰাজ্য চৰকাৰৰ স্বীকৃতিপত্ৰ আনুষ্ঠানিকভাৱে অৰ্পণ কৰে। 2026-27 শিক্ষাবৰ্ষৰ বাবে ৰাজ্যৰ অন্যান্য পিছপৰা শ্ৰেণী, অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণী, অধিসূচিত নোহোৱা জনজাতিৰ ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰাক মেট্ৰিক আৰু মেট্ৰিকৰ পৰৱৰ্তী বৃত্তিৰ বাবে অনলাইন প্ৰক্ৰিয়া আৰম্ভ হৈছে। অসম অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয়ে এই কথা প্ৰকাশ কৰিছে। যোগ্য ছাত্ৰ ছাত্ৰীসকলে ৰাষ্ট্ৰীয় জলপানী পৰ্টেল www.scholarship.gov.inত আবেদন কৰিব পাৰিব। আবেদনৰ অন্তিম তাৰিখ 30 ছেপ্টেম্বৰ ধাৰ্য কৰা হৈছে। প্ৰাক মেট্ৰিক বৃত্তিৰ বাবে অকল চৰকাৰী বিদ্যালয়ৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়েহে আবেদন কৰিব পাৰিব। একাদশ শ্ৰেণীৰ ওপৰৰ সকলো পাঠ্যক্ৰমৰ ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিকৰ পৰৱৰ্তী বৃত্তিৰ বাবে আবেদন কৰিব পাৰিব। মৰিগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত আজি জিলা কৃষি বিভাগৰ কাৰ্যালয়ত এগ্ৰিষ্টেক পৰ্টেল আৰু ডিজিটেল শস্যজৰীপ সম্পৰ্কীয় বিশেষ কাৰিকৰী প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। জিলা কৃষি বিষয়া দিলীপ কুমাৰ বৰাৰ সঞ্চালনত অনুষ্ঠিত এই কাৰ্যসূচী কেন্দ্ৰীয় চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ পৰামৰ্শদাতা ৰূপক সিং আৰু প্ৰসন্ন শইকীয়াই সমল ব্যক্তি হিচাপে অংশ লয়। এই কাৰ্যসূচীত এগ্ৰিষ্টেক পৰ্টেলৰ ব্যৱহাৰ, ডিজিটেল শস্য জৰীপ প্ৰক্ৰিয়া, জৰীপৰ সময়ত ল'বলগীয়া সাৱধানতা, কৃষক পঞ্জীয়ন, সাৰৰ সুষম প্ৰয়োগ নিশ্চিতকৰণ আদি বিষয়ত প্ৰশিক্ষণ দিয়া হয়। ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সহযোগত আৰু হিলৈধাৰী ফুটবল ক্লাবৰ উদ্যোগত হিলৈধাৰী ৰাজহুৱা খেলপথাৰত আজি গ্ৰীষ্মকালীন বিনামূলীয়া ফুটবল প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। জিলাখনৰ অৰ্ধ শতাধিক খেলুৱৈয়ে প্ৰশিক্ষণত অংশ লয়। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত আজি ফ্ৰান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। দ্বিতীয়খন ছেমিফাইনেলত কাইলৈ আৰ্জেণ্টিনা আৰু ইংলেণ্ড মুখামুখি হ'ব। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ এডবাষ্টনত অনুষ্ঠিত প্ৰথমখন খেলত ঘৰুৱা দল ইংলেণ্ডে বাতৰি যুগুতোৱাৰ পৰলৈকে 45 অভাৰত 7টা উইকেট হেৰুৱাই 235 ৰাণ সংগ্ৰহ কৰি খেলি আছে। ইয়াৰ পূৰ্বে ইংলেণ্ডে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ 107 ৰাণত 6টা উইকেট হেৰুৱাই হোলঠেকত পৰে। ইয়াৰ পাছত জ' ৰুট আৰু এল ডাউচনে 7ম উইকেটৰ যুটীত 89 ৰাণ কৰি দলৰ স্থিতি সবল কৰে। ভাৰতৰ হৈ প্ৰসিদ্ধ কৃষ্ণা আৰু গুৰনুৰ সিং ব্ৰাৰে 2টাকৈ উইকেট দখল কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো চালি জাৰি চোৱাৰ বাবে গঠন কৰি দিয়া মন্ত্ৰী পৰ্যায়ৰ সমিতিখনে প্ৰতিবেদন দাখিল কৰিছে বুলি মন্ত্ৰী ডাঃ অনুজ পেগুৰ প্ৰকাশ। ৰাজ্য চৰকাৰৰ 14টা নতুন চক্ৰ বিষয়াৰ কাৰ্যালয় স্থাপন কৰাৰ সিদ্ধান্ত। কৃষকসকলক ইউৰিয়াৰ লগত অন্য সাৰ কিনাৰ বাবে হেঁচা প্ৰয়োগ কৰিলে শাস্তিৰ সন্মুখীন হ'ব লাগিব বুলি মন্ত্ৰী পীযুষ হাজৰিকাৰ সকিয়নি। ৰাজ্যিক কৰ্মচাৰীৰ বৰ্ধিত মৰগীয়া বানচৰ জোৰা মৰাৰ বাবে মাহিলী 49.82 কোটি টকাৰ প্ৰয়োজন হ'ব বুলি বিত্তমন্ত্ৰীৰ ঘোষণা। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত আজি ফ্ৰান্স আৰু স্পেইন মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।

0: Ministry said both sides made substantive progress across the negotiating tracks and reached broad convergence on several issues. The Comprehensive Economic and Trade Agreement, CETA, between India and the United Kingdom will come into force from tomorrow. The landmark deal grants Indian exports zero-duty access to 99% of the tariff lines in the UK market. Briefing media in New Delhi today, Commerce Secretary Rajesh Agarwal described the India-UK CETA as a defining milestone in India's trade journey, saying it establishes a future-oriented economic partnership between two major economies. The government today released the country's first trial index of services production ISP for 19 subsectors, providing for the first time a monthly measure of short-term activity in the formal services sector. The inaugural index, with 2024-25 as the base year, covers April 2026 and accounts for nearly 60% of India's services sector. ISP will be released on the 29th of every month. The Income Tax Department has collected over 7,73,000 crore rupees as direct tax for the financial year 2026-27 so far. It is 16.11% higher growth as compared to financial year 2025-26 during the same period. The Election Commission has extended the schedule of the ongoing special intensive revision of electoral rolls in Haryana and Andhra Pradesh by 10 more days. According to the Commission's revised schedule, the booth-level officers will now visit house to house in both the states till 24th of this month, which was earlier scheduled till 14th of July. In cricket, England were 257 for 8 in 47 overs against India in the first of the three-match ODI series at Birmingham when reports last came in. Earlier, England won the toss and opted to bat first. And that is the end of this news bulletin.
1: Yeah, Agahbani. বাতৰি সৈতে মই সঞ্জীৱনী পাঠক। এতিয়াৰ প্ৰধান বাতৰিৰ ভিতৰত আছে, কৃত্ৰিম বুদ্ধিমত্তাই যুৱ প্ৰজন্মৰ দক্ষতা বৃদ্ধিৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে বুলি কেন্দ্ৰীয় মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই প্ৰকাশ কৰে, আলোচনাৰ জৰিয়তে পশ্চিম এছিয়াৰ শান্তি আৰু নিৰাপত্তা নিশ্চিত কৰাৰ ক্ষেত্ৰত ভাৰত আশাবাদী বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰই প্ৰকাশ কৰিছে, দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগৰ সংযোগ সম্প্ৰসাৰণৰ দিশত এটা বৃহৎ পদক্ষেপ হিচাপে ভাৰত মালদ্বীপ মুক্ত বাণিজ্য চুক্তিৰ প্ৰথম পৰ্যায়ৰ আলোচনা সফলতাৰে সমাপ্ত হয়, অসম বিধানসভাৰ অধিৱেশনত আজি ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয় সন্দৰ্ভত গঠন কৰা মন্ত্ৰী পৰ্যায়ৰ সমিতিখনে প্ৰতিবেদন দাখিল কৰে আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত আজি ফ্ৰান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। কৃত্ৰিম বুদ্ধিমত্তাই যুৱ প্ৰজন্মৰ দক্ষতা বৃদ্ধিৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে। হায়দৰাবাদত অনুষ্ঠিত ব্ৰিক্ছ ফৰামত মুখ্য অতিথি হিচাপে দিয়া ভাষণত কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই এইদৰে উল্লেখ কৰে। ডঃ মাণ্ডাভিয়াই সামাজিক সুৰক্ষাৰ ক্ষেত্ৰত থকা পদক্ষেপসমূহ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি দক্ষতা ভাৰত অভিযানৰ অধীনৰ বিভিন্ন কাৰ্যসূচীৰ বিষয়ে আলোচনা কৰে। কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটিক্স প্ৰযুক্তিয়ে সমগ্ৰ দেশতে বৃহৎ পৰিৱৰ্তন সাধন কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে। তেওঁ সকলোকে শেহতীয়া প্ৰযুক্তি দায়বদ্ধভাৱে ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দি শ্ৰমিকসকলক নিজৰ দক্ষতা উন্নীত কৰি চাকৰি হেৰুওৱাৰ ভয় দূৰ কৰিবলৈ আহান জনায়। তদুপৰি তেওঁ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক উন্নয়নত শ্ৰমিকৰ অমূল্য ভূমিকাৰ কথা স্বীকাৰ কৰি উদ্যোগ আৰু ট্ৰেড ইউনিয়নৰ মাজত শক্তিশালী সহযোগিতাৰ বাবে আহান জনায়। ব্ৰিক্ছৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত পাৰস্পৰিক সহযোগিতা বৃদ্ধিৰ সন্দৰ্ভতো গুৰুত্ব আৰোপ কৰে। প্ৰযুক্তিগত উন্নতিৰ লগত খোজ মিলাবলৈ মন্ত্ৰীগৰাকীয়ে দক্ষতা ভাৰত অভিযানৰ জৰিয়তে নতুন পাঠ্যক্ৰম প্ৰৱৰ্তনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। তেওঁ লগতে অনানুষ্ঠানিক খণ্ডৰ শ্ৰমিকসকলক প্ৰত্যক্ষভাৱে সামাজিক সুৰক্ষাৰ সুবিধাসমূহ প্ৰদান কৰিবলৈ মুকলি কৰা ই শ্ৰম পৰ্টেলৰ সফলতাৰ কথাও উল্লেখ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰই যোৱা নিশাও ইৰাণত তীব্ৰ আক্ৰমণ চলায়। আমেৰিকাৰ সামৰিক বাহিনীৰ চেণ্ট্ৰেল কমাণ্ডে প্ৰকাশ কৰা অনুসৰি ইৰাণৰ আবু মুছা, বন্দৰ আব্বাছ, বুশেহৰ চাবাহৰ, জাস্ক আৰু কোনাৰ্কত আক্ৰমণ চলোৱা হৈছে। ইৰাণৰ উপকূলীয় প্ৰতিৰক্ষা ব্যৱস্থা ক্ষেপণাস্ত্ৰ আৰু ড্ৰোন ক্ষেত্ৰৰ লগতে দেশখনৰ নৌশক্তিক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হয়। ইৰাণে এই আক্ৰমণৰ কথা স্বীকাৰ কৰিছে যদিও কোনোধৰণৰ ক্ষয় ক্ষতি বা হতাহতৰ খবৰ প্ৰকাশ কৰা নাই। চেণ্ট্ৰেল কমাণ্ডে প্ৰকাশ কৰা মতে হৰমুজ প্ৰণালীত বাণিজ্যিক জাহাজক আক্ৰমণ বন্ধ নকৰালৈকে ইৰাণৰ ওপৰত আক্ৰমণ অব্যাহত থাকিব। ইপিনে আমেৰিকাৰ আক্ৰমণৰ প্ৰত্যুত্তৰত ইৰাণে বাহৰেইন আৰু জৰ্ডানত আক্ৰমণ চলোৱাৰ লগতে হৰমুজ প্ৰণালীত সংযুক্ত আৰৱ আমিৰশ্বাহীৰ দুখন তেলবাহী জাহাজত আক্ৰমণ কৰে। এই ঘটনাত এজন নাৱিক নিহত হোৱাৰ লগতে 8জন নাৱিক আহত হয়। UAEৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি ইৰাণৰ আক্ৰমণত তেলবাহী জাহাজখনত থকা এগৰাকী ভাৰতীয় নাৱিকৰ মৃত্যু হয়। আহতসকলৰ 6জন ভাৰতৰ আৰু 2জন ইউক্ৰেইনৰ নাগৰিক বুলি মন্ত্ৰালয়ে জানিবলৈ দিয়ে। জৰ্ডানৰ সেনাবাহিনীয়ে কয় যে ইৰাণে দেশখনক লক্ষ্য কৰি নিক্ষেপ কৰা 4টা ক্ষেপণাস্ত্ৰ ধবংস কৰা হৈছে। ইপিনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণৰ সন্দেহযুক্ত পাৰমাণৱিক ক্ষেত্ৰ পিকাজে মাউণ্টেইন ধবংস কৰি দিয়া বুলি ভাবুকি দিছে। পশ্চিমীয়া চোৰাংচোৱাই সন্দেহ কৰা অনুসৰি নাটাঞ্জৰ ওচৰৰ এই পাৰমাণৱিক ক্ষেত্ৰত ইৰাণে গোপন পৰীক্ষা নিৰীক্ষা চলাই আছে। কালি ৰাষ্ট্ৰপতি ট্ৰাম্পে ঘোষণা কৰিছিল যে হৰমুজ প্ৰণালীত ইৰাণৰ জাহাজৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হ'ব আৰু প্ৰণালীটোত নিৰাপত্তাৰ নামত হোৱা ব্যয় মিলাবলৈ প্ৰতিখন বাণিজ্যিক জাহাজৰ পৰা 20% মাচুল আৰোপ কৰা হ'ব। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে হৰমুজত কেৱল ইৰাণৰ জাহাজ আৰু ইৰাণৰ সৈতে বাণিজ্যিক সম্পৰ্ক থকা জাহাজকহে নিষিদ্ধ কৰা হ'ব। তেওঁ লগতে অন্যান্য দেশৰ বাণিজ্যিক জাহাজক প্ৰণালীটোৰে মুক্ত চলাচলৰ সুবিধা দিয়া হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে। ইৰাণে আমেৰিকাৰ বক্তব্যক অগ্ৰাহ্য কৰি হৰমুজ প্ৰণালীত নিজৰ নিয়ন্ত্ৰণ অব্যাহত থাকিব বুলি ঘোষণা কৰিছে। দেশখনৰ চৰকাৰী মাধ্যমৰ বাতৰি অনুসৰি সেনাৰ কেন্দ্ৰীয় মুখ্য কাৰ্যালয়ৰ মুখপাত্ৰ ব্ৰিগেডিয়াৰ জেনেৰেল ইব্ৰাহিম জলফাগ্ৰিয়ে কয় যে যিকোনো পৰিস্থিতিতে ইৰাণে হৰমুজ প্ৰণালীত আমেৰিকাৰ নিয়ন্ত্ৰণ মানি নলয়। তেওঁ লগতে সকীয়াই দিয়ে যে আমেৰিকাৰ সেনাবাহিনীক সমৰ্থন দিয়া যিকোনো স্থানীয় দেশক ইৰাণৰ শত্ৰু বুলি গণ্য কৰা হ'ব। নতুন দিল্লীয়ে পশ্চিম এছিয়াৰ পৰিস্থিতি পুংখানুপুংখভাৱে নিৰীক্ষণ কৰি থকা বুলি প্ৰকাশ কৰি নিৰাপদে আৰু নিৰ্বিঘ্নে নৌ পৰিবহণ তথা হৰমুজ প্ৰণালীৰ মাজেৰে বাণিজ্যিক প্ৰৱাহৰ বাবে আহ্বান জনাইছে। নতুন দিল্লীত সামাজিক মাধ্যমত এই বিষয়ে অৱগত কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে সমগ্ৰ বিশ্বৰ লোকসকলৰ অৰ্থনৈতিক আৰু শক্তি সুৰক্ষা নিশ্চিত কৰাৰ বাবে এই আহান জনোৱা হৈছে। শ্ৰীজয়ছৱালে কয় যে নতুন দিল্লীয়ে তেহৰানৰ প্ৰতি গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। ভাৰতে এই আক্ৰমণসমূহ অতি সোনকালে বন্ধ কৰিব লাগে বুলি উল্লেখ কৰি এই বিষয়ত ইৰাণৰ পক্ষলৈ নিজৰ কঠোৰতম প্ৰতিবাদ সাব্যস্ত কৰিছে। দুয়োপক্ষই আলোচনাৰ মাজেৰে পশ্চিম এছিয়াৰ শান্তি আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে ভাৰত আশাবাদী বুলি প্ৰকাশ কৰিছে।
2: We are closely following the developments that are happening in West Asia. We continue to call for safe and unimpeded navigation and flow of commerce through the Strait of Hormuz. This is key for ensuring economic and energy security of people across the world.
1: দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগৰ সংযোগ সম্প্ৰসাৰণৰ দিশত এটা বৃহৎ পদক্ষেপ হিচাপে ভাৰত মালদ্বীপ মুক্ত বাণিজ্য চুক্তিৰ প্ৰথম পৰ্যায়ৰ আলোচনা সফলতাৰে সমাপ্ত হয়। যোৱা সপ্তাহত ভাৰ্চুৱেলযোগে এই আলোচনা অনুষ্ঠিত হৈছিল। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে প্ৰকাশ কৰে যে দুয়োপক্ষই আলোচনাৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিছে আৰু কেইবাটাও বিষয়ত সহমতত উপনীত হৈছে। ভাৰত মালদ্বীপৰ দ্বিতীয় বৃহত্তম বাণিজ্যিক অংশীদাৰ। 2024-25 বৰ্ষৰ তুলনাত 2025-26 বৰ্ষত দুয়োপক্ষৰ মাজৰ বাণিজ্য 13.54% বৃদ্ধি পাইছে। প্ৰস্তাৱিত মুক্ত বাণিজ্য চুক্তিয়ে বজাৰৰ প্ৰৱেশ বৃদ্ধি, বিনিয়োগৰ সুবিধা প্ৰদান, অধিক অৰ্থনৈতিক সহযোগিতাৰ প্ৰসাৰ আৰু দুয়োখন দেশৰ বহনক্ষম অৰ্থনৈতিক বৃদ্ধিত অৰিহণা যোগোৱাৰ জৰিয়তে দ্বিপাক্ষিক অৰ্থনৈতিক আৰু বাণিজ্যিক সম্পৰ্ক অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। মন্ত্ৰালয়ে জনোৱা অনুসৰি দুয়োপক্ষই ন্যায় আৰু পাৰস্পৰিকতাৰে এখন বহল ভিত্তিক চুক্তিৰ দিশত কাম কৰি আছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অসম বিধানসভাৰ অধিৱেশনত আজি 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয় সন্দৰ্ভত গঠন কৰা মন্ত্ৰী পৰ্যায়ৰ সমিতিখনে প্ৰতিবেদন দাখিল কৰিছে বুলি ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডঃ অনুজ পেগুৱে প্ৰকাশ কৰিছে। বিধানসভাত বিৰোধী পক্ষৰ বিশেষ প্ৰসংগ ঘণ্টাত উত্থাপন কৰা বিষয়টোৰ উত্তৰ দি মন্ত্ৰীগৰাকীয়ে কয় যে নতুনকৈ প্ৰস্তাৱিত উপত্যকা জনজাতি শাখাৰ অধীনত ভৈয়াম জনজাতি, পাহাৰ জনজাতি আৰু সংৰক্ষণৰ বিষয় সন্দৰ্ভত আগবঢ়োৱা পৰামৰ্শকে ধৰি জনজাতীয় মৰ্যাদা সম্পৰ্কীয় মূল প্ৰস্তাৱসমূহত কোনোধৰণৰ সালসলনি কৰা হোৱা নাই। মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰস্তাৱ যুগুতোৱাৰ পাছত মৰাণ আৰু মটক সংগঠনসমূহে জাতি বিজ্ঞান সম্পৰ্কীয় শুধৰণি বিচাৰি দাবী উত্থাপন কৰে আৰু চৰকাৰে অসম জনজাতি আৰু অনুসূচিত জাতি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য অনুসৰি এই শুধৰণিৰ প্ৰস্তাৱ মানি লয়। ডঃ পেগুৱে কয় যে বিধানসভা নিৰ্বাচনৰ বাবে এই সংশোধিত প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব পৰা হোৱা নাছিল। তেওঁ কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে সংশোধনসমূহত অনুমোদন দিছে আৰু যাৱতীয় প্ৰক্ৰিয়াৰ অন্তত সংশোধিত প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা হ'ব। কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে পূৰ্বৰ আঁচনিৰ সংস্কাৰ সাধন কৰাৰ কথা ঘোষণা কৰি কয় যে পূৰ্বতে সাৰ পৰিবহণৰ বাবে ব্যৱহাৰ কৰি অহা

0: পাত্ৰসমূহৰ ব্যৱহাৰৰ পৰিৱৰ্তে অতি সোনকালে বিশেষ ধৰণেৰে নিৰ্মিত সাৰ পৰিবহণৰ পাত্ৰ ব্যৱহাৰ কৰা হ'ব। নতুন দিল্লীত আজি এখন সংবাদমেল সম্বোধন কৰি শ্ৰীবৈষ্ণৱে কয় যে সাৰ পৰিবহণৰ দিশত ভাৰতীয় ৰেলৱে 85% অংশীদাৰিত্ব আগবঢ়াই আহিছে। তেওঁ কয় যে এই আধুনিকভাৱে নিৰ্মিত পাত্ৰসমূহ ব্যৱহাৰ কৰা সহজ আৰু এইসমূহে অপ্ৰদূষিতভাৱে সাৰসমূহ সংগ্ৰহ কৰি ৰখাত সহায় কৰিব। মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ ৰেল বিভাগত সংস্কাৰ সাধন কৰাৰ ওপৰত সদায়ে উৎসাহ যোগাই আহিছে। শ্ৰীবৈষ্ণৱে লগতে বিভিন্ন দিশত ব্যৱহৃত উৰণীয়া ছাই পৰিবহণৰ ক্ষেত্ৰতো এই নতুন পাত্ৰসমূহৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিয়ে। মন্ত্ৰীগৰাকীয়ে লগতে জানিবলৈ দিয়ে যে ভাৰতে প্ৰতি বছৰে চিমেণ্ট উৎপাদন আৰু পথ নিৰ্মাণৰ ক্ষেত্ৰত বহুলভাৱে ব্যৱহৃত এই ছাইৰ 340 মিলিয়ন টন উৎপাদন কৰে। মন্ত্ৰীগৰাকীয়ে লগতে এই নতুনকৈ নিৰ্মিত হ'বলগীয়া পাত্ৰসমূহৰ ব্যৱহাৰৰ ফলত বায়ু প্ৰদূষণ বহু পৰিমাণে লাঘৱ কৰিব বুলিও উল্লেখ কৰে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ভাৰতীয় সময় অনুসৰি আজি নিশা 12:30 বজাত হ'বলগীয়া প্ৰথমখন ছেমি ফাইনেলত ফ্ৰান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত আৰ্জেণ্টিনা আৰু ইংলেণ্ড মুখামুখি হ'ব। খেলখন কাইলৈ নিশা 12:30 বজাত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। কৃত্ৰিম বুদ্ধিমত্তাই যুৱ প্ৰজন্মৰ দক্ষতা বৃদ্ধিৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে বুলি কেন্দ্ৰীয় মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই প্ৰকাশ কৰে। আলোচনাৰ জৰিয়তে পশ্চিম এছিয়াৰ শান্তি আৰু নিৰাপত্তা নিশ্চিত কৰাৰ ক্ষেত্ৰত ভাৰত আশাবাদী বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰই প্ৰকাশ কৰিছে। দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগৰ সংযোগ সম্প্ৰসাৰণৰ দিশত এটা বৃহৎ পদক্ষেপ হিচাপে ভাৰত মালদ্বীপ মুক্ত বাণিজ্য চুক্তিৰ প্ৰথম পৰ্যায়ৰ আলোচনা সফলতাৰে সমাপ্ত হয়। অসম বিধানসভাৰ অধিৱেশনত আজি 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয় সন্দৰ্ভত গঠন কৰা মন্ত্ৰী পৰ্যায়ৰ সমিতিখনে প্ৰতিবেদন দাখিল কৰে আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত আজি ফ্ৰান্স স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰি পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: বাতৰিৰ পাছতে উভতি আহিছো যুগবাণীৰ অনুষ্ঠানৰ মাজলৈ। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম এফৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্টজ আৰু ডিয়াৰ ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো একখুট ককাইদেউৰ পৃথিৱী শীৰ্ষক এখনি সংগীতালক্ষ্য। যুগুতাই আগবঢ়াইছে ত্ৰিদিশা বৰা আৰু প্ৰাণজিত প্ৰীতম কলিতাই।
2: জননীৰ স্তনমৃতৰ আগত মুকলি তোৰ পৃথিৱীৰ অনন্ত কবিতা, পৃথিৱীৰ কবি নবকান্ত বৰুৱা, ছদ্মনাম একখুট ককাইদেউ।
3: পৃথিৱীৰ বিচিত্ৰতা আৰু ইয়াৰ ৰহস্যৰ প্ৰতি জিজ্ঞাসা, কৌতূহল আৰু মানুহৰ এক সাৰ্বজনীন মহাজীৱনৰ প্ৰতি থকা তেওঁ দাৰ্শনিক দীক্ষাৰ কাৰণে ক'ব পাৰি নবকান্ত বৰুৱা মহাজীৱনৰ কবি। নবকান্ত বৰুৱাই কৈছিল,
2: অতীত বৰ্তমান ভৱিষ্যত আমি অতীতক অনাদি বুলি কওঁ, কাৰণ তাৰ আৰম্ভণি আমি বিচাৰি নাপাওঁ। এই মুহূৰ্ততোৱেই আমাৰ সত্য, তাৰ পিছৰখিনি ভৱিষ্যত। কিন্তু এই মুহূৰ্তৰ বৰ্তমানটোত মই জীৱনক বিচাৰি নাপাওঁ ইমান কাষৰ পৰা। সেয়েহে মই দূৰৰ পৰা চাব খোজোঁ। ওচৰৰ বস্তুক দূৰৰ কৰি ল'লেহে যেন আমি একোটা পৰিপ্ৰেক্ষিত বিচাৰি পাওঁ, একোটা সংঘটনক আমি দেখা পাওঁ।

ঘোঁৰাতঠি ভ্ৰমি ফুৰা নীলকান্ত বৰুৱা অৰ্থাৎ নীলমাষ্টৰ আৰু স্বৰ্ণলতা বৰুৱাৰ কনিষ্ঠ পুত্ৰ নৱকান্তৰ জন্ম গুৱাহাটীৰ উজান বজাৰত 1926 চনৰ 29 ডিচেম্বৰত। পিছে চাকৰি জীৱনে আমোৱা নীলকান্তই নৱকান্তৰ জন্মৰ পিছতেই 2 জীয়ৰী আৰু 4 পুত্ৰৰ সৈতে গুৱাহাটী এৰি পুৰণি গুদামৰ পৈতৃক ঘৰখনলৈ যোৱাৰ সিদ্ধান্ত লয়। এই ঘৰৰ চৌহদতেই নৱকান্তৰ শৈশৱ কৈশোৰ জীপাল হৈ উঠিল।

শৈশৱতে সমনীয়াৰ লগ নোপোৱা নৱকান্তৰ স্মৃতিৰ কাঠামো গঢ় লৈছিল শাওনৰ সেউজীয়া পথাৰ, আঘোণৰ সোণালী গাঁৱলীয়া পৰিৱেশত জীৱ জীৱন আৰু চৌপাশৰ বিচিত্ৰতাই লৈ অহা অনুসন্ধিৎসাৰ পৰা। সেয়েহে হয়তো একুৰিয়ামৰ কাছৰ আইনাত কাণ পাতি কিবা শুনাৰ প্ৰয়াস কৰি লিখিব পাৰিছিল, মোৰ অকণমানি পুখুৰীটোৰ অকণমানি মাছ ৰ'দ কাছলিত ঘূৰি নাচে পাকঘৰ।

0: পিতৃ নীলাকান্ত আৰু মাতৃ স্বৰ্ণলতা দুয়োৰে আগ্ৰহৰ বিষয় আছিল ৰবীন্দ্ৰ চৰ্চা। মাকৰ মুখতেই ৰবীন্দ্ৰনাথৰ গীতাঞ্জলিৰ এটি গীত শুনিছিল আৰু পিছত দেউতাকে ৰবিবাবু বুলি শ্ৰদ্ধাপূৰ্বক সম্বোধন কৰা শুনিছিল। সেই উকমুকনি দিয়া ৰবীন্দ্ৰ উৎসাহটোৱে নৱকান্তৰ উৰেটো জীৱন আৱৰি ৰাখিলে ৰবীন্দ্ৰনাথৰ কাব্য আৰু দৰ্শনৰ মাজত।
1: আনহাতে জ্যেষ্ঠ ভাতৃ দেৱকান্ত বৰুৱাৰ হাতে লিখা কবিতা বহীখন মেলি নৱকান্তই মাটি পেঞ্চিলেৰে শব্দ আৰু ছন্দ মিলাই দুই এশাৰী পদ্য লিখিবলৈ চেষ্টা কৰিছিল। এয়াই চাগে কবিৰ অনুপ্ৰেৰণাত আন এগৰাকী কবিয়ে মনৰ সাঁচত শব্দ সামৰাৰ পণ।

1943 চনত শান্তি নিকেতনত নামভৰ্তি হ'ল নৱকান্তৰ। শান্তি নিকেতনৰ চৌপাশৰ প্ৰাকৃতিক পৰিৱেশে তেওঁক বাৰুকৈ আকৰ্ষণ কৰিছিল। দুটা বছৰ আগতে পৰলোকগামী কবিগুৰু সান্নিধ্যৰে ৰেখ বিচাৰি পাইছিল সতীৰ্থ কৰ্মচাৰী ছাত্ৰৰ উপস্থিতিত। পিছলৈ এই কথা স্মৰণ কৰি লিখিছিল, মোৰ জীৱনৰ গতিপথ কিজানি আন ধৰণৰ হৈ গ'লহেঁতেন যদি শান্তি নিকেতনত মই

0: অক্ষোভ আৰ্থিক টনাটনিৰ মাজত পাৰ কৰিছিল শান্তি নিকেতনৰ চাৰিটা বছৰ। 1944 চনত দেউতাকৰো মৃত্যু হয়। নৱকান্তৰ কবিতাৰ মাজত সেই সময়খিনিক বিচাৰিলে পাওঁ।
1: এবাৰ বাহিৰলৈ চাওঁ, যোনটো দেখোঁ বিধৱাৰ দৰে বগা ডাৱৰৰ কাপোৰ পিন্ধা বিধৱা আইলৈ মনত পৰি হঠাতে মনত পৰে কাইলৈ ফিজ নিদিলে নহ'ব পৰীক্ষা দিয়া।
0: প্ৰতিকূলতাৰ মাজেৰেই 1947 চনত ইংৰাজী বিষয়ত অনাৰ্চসহ বিএ পাছ কৰে। 1951 চনত তেওঁ প্ৰথম কাব্যগ্ৰন্থ হে অৰণ্য হে মহানগৰ প্ৰকাশ পায়। পিছে কবিতা সম্পৰ্কত তেওঁ কয়,
1: কবিতা লেখা কথাটোত যে এটা অনুপ্ৰেৰণা থাকিব লাগে সেয়া মই তেতিয়াও জনা নাছিলোঁ, এতিয়াও ভালকৈ বুজি নাপাওঁ। কবিতা লিখিব পাৰোঁ নে নোৱাৰোঁ সেই কথাত কৈও কবিতা এটা কেনেকৈ মোৰ কাষলৈ আহিল সেই কথাটোহে মোৰ কাৰণে এটা ৰহস্য, এটা আৱিষ্কাৰ।

0: নবকান্ত বৰুৱাৰ কবিতাত বিচাৰিলি, বিচাৰি পাই আকাশ ভাল পোৱা এজন মানুহ, জীৱনৰ অন্ত আৰু অনন্তৰ মাজত অনুসন্ধান, প্ৰকৃতি, জীৱ আৰু জীৱনৰ চিত্ৰায়ণ, পৃথিৱীখনৰ প্ৰতিটো সূক্ষ্ম উপাদান, সূক্ষ্ম অনুভূতিৰ সৰল আৰু অনুবীক্ষণিক প্ৰকাশ, অঘৰি ঈশ্বৰৰ মাজেৰে মহাজীৱনৰ প্ৰশ্ন
1: কোৱা, শামুকৰ দৰে পিঠিত লৈ ফুৰাম নেকি মোৰ ঘৰ, নে উইৰ দৰে সাজিম মিনাৰ আৰু সুৰংগ, সকলো ঠাইতে যাৰ ঘৰ আছে তেওঁ হেনো বিচাৰি ফুৰে শেহতীয়া ঘৰ, য'তে মই থাকোঁ সেয়ে মোৰ ঘৰ।
0: জীৱন খেলৰ অমুক ৰহস্যক যতৰৰ বটিয়াৰূপে চোৱাৰ প্ৰয়াসত লিখে,
1: আইৰ যতৰৰ বটিয়াডাল মোৰ বাবে আছিল বিস্ময়, সুতলাহীৰ পিছত সুতলাহী শেষ হয়, পেতুলা মহুৰাবোৰ থা খাই খাঙত, শূন্য চেৰেকীটো দুবাৰমান পাক ঘূৰণি খাই ৰৈ যায়, কিন্তু যতৰৰ বটিয়াডালৰ চোন

0: নাই, তার আগু নেদেখো, গুড়িও নেদেখো, মাথো দেখো তার গতি। সাবধান আখর জোতায় জোতায় অনন্ত বলি শব্দ এটা ফলিগুটিরে লেখো।
1: প্রেমাভাবত মৌনতার কথাকে ব্যক্ত করে মনের কথারে আমি বহি আছো মনে মনে, কবলগিয়া অথচ কব নোৱাৰা বহু কথা মোৰ আছে, যিবোৰ কথা কালি ৰাতি মই মোৰ সতে খুব আলোচনা কৰিছিলোঁ। কালি ৰাতি মোৰ দুখ লাগিছিল, এতিয়া সেইবোৰ একো নাই।
0: জীৱনেই হ'ব জ্ঞান অন্বেষণৰ বাট। গৌতম বুদ্ধৰ বাটেৰে জীৱনৰ অমুক সত্যক বিচৰা নৱকণ্ঠই লিখে, জীৱন গলাই জ্বলা মমবাতি শিখাৰ মাজত তোমাৰ শৰীৰ জ্বলে অমিতাভ জ্ঞান জ্বলে, জ্ঞান স্থিৰ মৃত্যুৰ বতাহে যাৰ শিখা নকপায়, জ্ঞান জ্বলে হেজাৰ বসন্ত পৰি চকাক চঞ্চল কৰা, মমৰ পোহৰ জ্বলে মৌমাখি গোলাপৰ প্ৰেমৰ ক্লিপতা জ্বলে, জ্ঞান জ্বলে সিপাৰত গছনীলা কুৰুৱা পাহাৰ জ্বলে, জ্ঞান স্থিৰ জ্ঞান ধ্ৰুৱ জ্ঞান মৃত্যু।
1: এজন কবি গীতিকাৰ ৰূপে নৱকান্ত বৰুৱাৰ কথা সুকীয়া। গীতৰ ৰচনাৰ ক্ষেত্ৰত তেখেতৰ বিষয় ভাণ্ডাৰো বৈবিধ্যৰে সমৃদ্ধ। প্ৰকাশভংগীৰ ভাৱাৰ্থ আৰু গীতক প্ৰদান কৰা গাম্ভীৰ্যই তেখেতৰ স্বকীয়তাৰ পৰিচয় দিয়ে।
0: এই গীতিকাৰ গৰাকীৰ কথাক সম্পূৰ্ণ দায়িত্বৰে আঁকোৱালি সুৰ কণ্ঠেৰে সজাই গঢ়াই অনন্য মাত্ৰা দিলে বীৰেন্দ্ৰনাথ দত্তই। সাহিত্যিক বুদ্ধিজীৱীৰ এই যুটিয়েই অসমীয়া আধুনিক গীতৰ এক গৌৰৱময় অধ্যায়ৰ ৰচনা কৰিলে।
1: পত্নী বীণা বৰুৱাৰ মতে কণমানি জীয়ৰী আইনুৱে মচুৰ দালি ছটিয়াই ঘনচিৰিকাৰ লগত খেলি থকা চাই নৱকান্তই দেখিছিল, মুখত দুডাল দুবৰি বন দুডাল খৰিকা, মোৰ চোতালত উমলহি অ ঘনচিৰিকা।
0: বীৰেন্দ্ৰনাথ দত্ত পৰিৱেশন কৰা গীতটিৰ শেষত সেয়েহে আছে, ৰঙা ৰঙা মচুৰ দালি ভণ্টিয়ে তোক দিছে তুলি হাতত পৰীক্ষা।
1: কণমানিজনী ডাঙৰ নহয় সদায় যেন সৰু হৈ থাকক, ডাঙৰ হলে ছোৱালীক বিয়া দিব লাগিব, হেৰুৱাব লাগিব, গতিকে কবিয়ে বিচাৰে ধূলি বালিতেই খেলি থাকক, নালাগে তাই বাইদেউ মা আইতা হ'ব।

দীপৰ শিখা তুলসী তলৰ পবিত্ৰতা। আয়ে সদায় প্ৰাৰ্থনা কৰোঁতে তুলসীৰ তলত জ্বলোৱা চাকি গুচিও হ'ব পাৰে, বা আইৰ মৃতদেহ থোৱা ঠাইত তুলসীৰ তলত জ্বলা বন্তি গুচিও হ'ব পাৰে।

0: ডাঙৰ জীয়েক আইনুৰ বয়স তেতিয়া 6 বছৰমান হ'ব। নামি অহা সন্ধ্যা আৰু কুঁৱলীয়ে পাহাৰখন ঢাকি পেলাইছিল। আইনুৱে দেউতাকক ক'লে, দেউতা, পাহাৰখন দেখোন আকাশ হৈ গ'ল।
1: ঠিক মুহূৰ্ততে এজাক বগলী শব্দ কৰি পাৰ হয়, গালে মুখে সৰে টুপ টুপ নিয়ৰ। সেই স্বৰ্গীয় অনুভৱখিনিকে লিখিছিল, অন্ধকাৰৰ এটোপাল মম গান হৈ সৰি পৰিছিল।
0: গীতটি ভূপেন হাজৰিকাক দি ক'লে, হাজৰিকা, এই গীতটি আপোনাক যে দিলো মোৰ ছোৱালীজনীকে উলিয়াই দিয়াৰ নিচিনা লাগিছে।
1: ভূপেন হাজৰিকাই হাঁহি হাঁহি ক'লে,
2: ভয় নকৰিব বৰুৱা, আপোনাৰ ছোৱালীক ভালকৈ ৰাখিম, দূৰৈকৈ পুখুৰী খান্দি কষ্ট নিদিওঁ।

0: প্ৰকৃতিৰ প্ৰেমিক, দাৰ্শনিক কবি, সাহিত্যিক, ঔপন্যাসিক, শিশু সাহিত্যিক নবকান্তই 1953 চনত যোৰহাটৰ জে বি কলেজৰ ইংৰাজী অধ্যাপক হিচাপে যোগদান কৰে। 1967 চনত কটন কলেজত যোগদান কৰি 1984 চনত কলেজৰ উপাধ্যক্ষৰ পদৰ পৰা অৱসৰ গ্ৰহণ কৰে। 1975 চনত ককাদেউতাৰ হাৰ উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা আৰু 1976 চনত পদ্মভূষণ সন্মানেৰে পুৰস্কৃত হয়।
1: কত যাত্ৰীয়ে ঘোলা কৰি গুচি গ'ল এই একাজলি জল, মোৰ প্ৰাণৰ তীৰ্থজল। ওৰেটো জীৱন গীত, গদ্য, কবিতাৰে কথাই 2002 চনৰ 14 জুলাই তাৰিখে শেষ নিশ্বাস ত্যাগ কৰে পৃথিৱীৰ কবি এখুদ ককাইদেউ।

ইমান পৰে শ্ৰোতাসকলে, এখুত ককাইদেউৰ পৃথিৱী শীৰ্ষক এখনি সংগীতালক্ষ্য শুনিলে। যুগুতাই আগবঢ়ালে ত্ৰিদিশা বৰা আৰু প্ৰাণজিত প্ৰীতম কলিতাই। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো একক ছবিৰ গীতৰ অনুষ্ঠানটি। আজিৰ ছবি খামোশী।

খামোশী ছবিখনৰ পৰা কিশোৰ কুমাৰৰ কণ্ঠত গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, এইবাৰ শুনাবলৈ লৈছোঁ মান্না দেৰ কণ্ঠৰ এই গীতটি।

মান্না দীৰ্কণ্ঠত গীতটি শুনিলে। ইমান প্ৰিয় শ্ৰোতাসকলে, একক ছবিৰ গীতৰ অনুষ্ঠানটি শুনিলে। আজিৰ ছবি আছিল খামোশি। প্ৰিয় শ্ৰোতা, এবাৰ আগবঢ়াইছো গীতাঞ্জলি শৰ্মাৰ কণ্ঠত জিকিৰ।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: প্ৰিয় শ্ৰোতা, যুৱবাণীলৈ নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই পম্পী মালাকাৰে আজিলৈ ইমানতেই বিদায় মাগিছো। নমস্কাৰ।

যুৱবাণী শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে নিউজ অন এ আই আৰ মোবাইল এপতো উপলব্ধ। নিবেদন কৰিছো লোকগীত, আজিৰ শিল্পী জবা দাস।

শ্ৰোতাসকলে লোকগীত শুনি আছে জবা দাসৰ কণ্ঠত। অনুষ্ঠানৰ শেষত শুনক শিল্পীৰ কণ্ঠৰ আন এটি লোকগীত।

লোকগীত শুনিলে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। সমান্তৰালভাৱে আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপতো উপলব্ধ। এতিয়া শুনক ভজন অনুষ্ঠানৰ আৰম্ভণিতে এয়া অনুপ জলোতা।

অনুপ জলতাৰ কণ্ঠৰ ভজন শুনিলে। মিডিয়াম ৱেভৰ 289.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠানত। এইবাৰ শুনক পণ্ডিত ভীমসেন যোশীৰ কণ্ঠৰ ভজন।

সেয়া আছিল পণ্ডিত ভীমসেন যোশীৰ কণ্ঠৰ ভজন। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠানৰ শেষত শুনক অনুপ জলতাৰ কণ্ঠৰ ভজন।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত। সমান্তৰালভাৱে আমাৰ অনুষ্ঠানসমূহ নিউজ অন এ আই আৰ মোবাইল এপতো উপলব্ধ। এতিয়া ষ্টুডিঅ'ৰ ঘড়ীত নিশা 9:30 বাজিছে আৰু ইয়াৰ লগে লগে সময় হ'ল খোষকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনুৰ। ষ্টুডিঅ'ত আছো মই নফিচা।

জীৱনটো আচলতে কি জানেনে, এখন নদীৰ দৰে, কেতিয়াবা শান্ত, কেতিয়াবা খৰস্ৰোতা, কেতিয়াবা সুখৰ ৰদালি, কেতিয়াবা দুখৰ বৰষুণ, কিন্তু এই সকলোবোৰ মিলাইহে জীৱন। আজিৰ ৰামধেনুত আমি গানৰ সুৰে সুৰে আগবাঢ়িম জীৱনৰ এই ধুনীয়া বাটটোত। আহক যাত্ৰা আৰম্ভ কৰোঁ জীৱনৰ আটাইতকৈ নিৰ্দোষ আৰু সুন্দৰ সময়ছোৱাৰে, আমাৰ শৈশৱ।

মনত পৰেনে সৰুকালৰ সেই দিনবোৰলৈ, কাগজৰ নাও, বৰষুণৰ পানী আৰু আইতাৰ সাধু? কোনো চিন্তা নাছিল, মাথো আছিল এটা নিস্বাৰ্থ হাঁহি। জীৱনৰ সেই সময়খিনিয়ে আছিল আটাইতকৈ সহজ সময়। আহক শুনো এটি সুমধুৰ গীত।

শৈশৱ পাৰ হৈ যেতিয়া আমি যৌৱনত ভৰি দিওঁ, জীৱনৰ ৰংবোৰ হঠাতে সলনি হৈ পৰে। চকুত হাজাৰটা সপোন, মনত কিবা এটা কৰাৰ হেঁপাহ আৰু প্ৰথম প্ৰেমৰ সেই মিঠা শিহৰণ। যৌৱন হৈছে জীৱনৰ সেই বসন্ত যিয়ে আমাক উৰিবলৈ ডেউকা দিয়ে। যৌৱন বুলি ক'লেই মনলৈ আহে আমাৰ প্ৰাণৰ শিল্পী জুবিন দাৰ সুৰীয়া গীতৰ মাদকতা।

সপোন দেখাটো যিমান সহজ তাক সঁচা কৰাটো সিমানেই জটিল নহয়নে? যৌৱনৰ পাছতেই আহে জীৱনৰ আচল পৰীক্ষা। সংগ্ৰাম, কেৰিয়াৰৰ চিন্তা আৰু নিজক প্ৰতিষ্ঠা কৰাৰ যুদ্ধ। কেতিয়াবা ভাগৰ লাগে, কেতিয়াবা হাৰ মানিবৰ মন যায়, কিন্তু মনত ৰাখিব, ধুমুহাৰ পাছতহে আকাশ ফৰকাল হয়। এই সংগ্ৰামী জীৱনক অলপ সাহস দিবলৈ শুনোৱা হওক এটি গীত।

দুখৰ কলা ডাৱৰ ফালি যেতিয়া আকৌ পোহৰ ওলায় তেতিয়া আমি বুজি পাওঁ জীৱন সঁচাকৈয়ে ধুনীয়া। বয়স বাঢ়ি অহাৰ লগে লগে আমাৰ মাজলৈ গাম্ভীৰ্যতা আহে। আমি জীৱনক ধন্যবাদ দিবলৈ শিকোঁ। আহক জীৱনৰ এই পৰিপক্কতাক উদযাপন কৰোঁ।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ নিবেদন কৰিছো শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলে ৰুমা দেৱী কলিতাৰ কণ্ঠৰ খয়াল শুনিবলৈ পাব, ৰাগ য়মন।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটি শুনিলে। আজিৰ অনুষ্ঠানৰ শ্ৰোতাসকলে ৰুমাদেৱী কলিতাৰ কণ্ঠৰ খয়াল শুনিলে, ৰাগ য়মন। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া ষ্টুডিঅ'ৰ ঘড়ীত নিশা 10:30।

মিনিট 22 ছেকেণ্ড গৈছে আৰু ইয়াৰ লগে লগেই অন্ত পৰিল আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰণৰ। আমাৰ পৰৱৰ্তী অনুষ্ঠান মুকলি কৰা হ'ব পুৱা 5:30 বজাত। তেতিয়ালৈ বিদায় লৈছো। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।

নমস্কার, সুপ্রভাত। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি বুধবার 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ 30 তাৰিখ, 1948 শকাব্দৰ 24 আহাৰ আৰু 2026 খ্ৰীষ্টাব্দৰ আজি 15 জুলাই। এতিয়া সময় পোৱা 5:33 গৈছে। সমশ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত। আমাৰ অনুষ্ঠানসমূহ নিউজন AIR মোবাইল এপযোগেও শুনিবলৈ পাব।